আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 10ম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

হাৱাৰ্ড স্পেন্সাৰে কৈছিল, শিক্ষা নহয়, চৰিত্ৰহে মানুহৰ সবাতোকৈ প্ৰয়োজনীয় আৰু ৰক্ষাকৰ্তা। এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: on an interim ceasefire after nearly 2 weeks of escalating military action. U.S. Ambassador to the UN Mike Wall said yesterday, President Trump is giving diplomacy space, noting that Oman, Iran and other negotiators have been engaged in talks at all levels in recent weeks. India's weightlifting queen Mirabai Chanu has won her first gold medal for the country at the 2026 Commonwealth Games in Glasgow. She dominated the women's 48kg weightlifting event with a record-breaking total lift of 190 kilograms. The 31-year-old weightlifter set new Commonwealth Games records by lifting 85 kilograms in the snatch and 105 kilograms in the clean and jerk. Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi have congratulated Mirabai Chanu on her achievement. In men's cricket, India defeated host Zimbabwe by 35 runs in the third and final T20 international to clean sweep the series 3-0 in Harare yesterday. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতে শুনক মুকুতামালা।
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে। কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ

0: সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্নাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: মুকুতামালা শুনিলে অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাৰ স্বাস্থ্যৰ যতন। এই অনুষ্ঠানত অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ স্বপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক কিশোৰী আমনকাৰৰ কণ্ঠত ব্ৰাগ আহিৰ ভৈৰৱ। শিল্পীৰে বাদ্য সংগত কৰিছে সাৰংগীত চুলতান খানে আৰু তবলাত বালকৃষ্ণ আয়াৰে।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে কেশৰী আমনকাৰৰ কণ্ঠত ৰাগ আহিৰ ভৈৰৱ শুনিলে। শিল্পীৰে বাদ্য সংগত কৰিলে সাৰংগীত চুলতান খান আৰু তবলাত বালকৃষ্ণ আয়াৰে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰং জিলাৰ পশ্চিম হাতীমুৰীয়া অঞ্চলত থলিতে পানীবদ্ধ কৰা উদ্যমী খেতিয়ক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ

উত্তেজনা উৎপল পৰাৰ সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় আমাৰ হস্ততাঁত শিল্পৰ পৰম্পৰা প্ৰাসংগিকতা আৰু নতুন সম্ভাৱনা। অংশগ্ৰহণকাৰীসকল হ'ল যামিনী বৰগোহাঁই আৰু গিৰিণ চৰকাৰ। প্ৰযোজনা উৎপল পৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ কল্পনা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। কৌস্তুভমণি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন শুনিবলৈ পাব নিশা 9:30। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। আজি পুৱাৰ সময় 7:15। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ আজিৰ শিল্পী সংগীতা বৰঠাকুৰ, ৰঞ্জিত কটকী, শান্তা উজীৰ, হীৰেণ শৰ্মা আৰু ৰূপাঞ্চলী বৰুৱা। জিলাৰ ৰেহৰূপ এই অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 9:15। 10:00 হাতে বাটে সুৰৰ আৱেশ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ পুৱা 10:30। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰাণজিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে আগবঢ়োৱা আলেখ্য জতুৱা ঠাঁচৰ সাঁচত, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গীত আৰু গজাল দিনৰ 12:15। 12:30 সুৰৰ কৰণি। 1:20 বেলা চৌধুৰীৰ কণ্ঠত সুধ চাৰেং ৰাগৰ খেয়াল শুনিবলৈ পাব। 1:50 জয়মতী ৰয়ৰ কণ্ঠৰ লোকগীত। 3:05 সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব মূল পঞ্চতন্ত্ৰ সাধুৰ নাট্যৰূপ মিত্ৰলাভ। অনাতাঁৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ।

পুৱা 7 বজা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:05 বৃন্দ গান। আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ প্ৰেৰণ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 চিত্ৰগীত। 9:15 বিধানসভাৰ আজিৰ দিনটো। দিনৰ 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ।

0: মন কি বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ मां के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ मां के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বোলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটো ইয়াত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বেলুন। ইংৰাজ ৰসায়ন বিজ্ঞানী ৰবাৰ্ট বয়েলে গেছীয় পদাৰ্থৰ বিষয়ে অতি মহত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। বয়েলে এবিধ পাতল গেছ হাইড্ৰজেনৰ পৃথকীকৰণ পদ্ধতি উদ্ভাৱন কৰে। তেওঁ নিজৰ নামেৰে বিখ্যাত বয়েল সূত্ৰ উদ্ভাৱন কৰে। এই সূত্ৰমতে নিৰ্দিষ্ট উষ্ণতাত কোনো গেছৰ আয়তন বাঢ়িলে তাৰ চাপ কমি যায়। ইংৰাজ ৰসায়ন বিজ্ঞানী হেনৰী কেভেণ্ডিছে প্ৰথমবাৰৰ বাবে হাইড্ৰজেনৰ ওজন নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ বায়ুতকৈ হাইড্ৰজেন 11 গুণ পাতল বুলিও কৈছিল। ইয়াৰ পাছত জোচেফ ব্লেক নামৰ আন এজন বিজ্ঞানীয়ে হাইড্ৰজেন ভৰ্তি বেলুন বা পাতল মোনা এখন আকাশলৈ উৰাব পাৰি বুলি মতামত আগবঢ়ায়। দৰাচলতে 17 শতিকাত ইটালীৰ যশস্বী পণ্ডিত আৰু গৱেষক ইভানজেলিষ্টা টৰিচেলিয়ে বায়ুমণ্ডল আৰু ইয়াৰ

গেছৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰাৰ পাছতহে বেলুনত গেছ ভৰাই আকাশলৈ উৰাব পৰাৰ ধাৰণা মানুহৰ মনলৈ আহে। ইটালীৰ বৰেলি নামৰ এজন বিজ্ঞানীয়ে বিজ্ঞানসন্মত উপায়েৰে আকাশলৈ বেলুন কিদৰে উৰাব পাৰি তাৰ বিষয়ে পৰীক্ষা আৰম্ভ কৰে। চৰাইৰ দৰে মানুহেও হাত ভৰিৰ সহায়ত আকাশত উৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে বৰেলিয়ে পৰীক্ষা চলায়। 1678 চনত বেচেনিয়াৰ নামৰ এজন তলা চাবি প্ৰস্তুতকাৰীয়ে কৃত্ৰিম ডেউকাৰ সহায়ত মাটিৰ পৰা কেইফুটমান উঠিবলৈ সক্ষম হয়। বৰেলি আৰু বেচনিয়াৰৰ পৰীক্ষাৰ পাছত মানুহে বুজিলে যে চৰাইৰ দৰে ডেউকাৰ সহায়ত আকাশত উৰা মানুহৰ পক্ষে সম্ভৱ নহয়। ইয়াৰ পাছৰ পৰাই বেলুনৰ সহায়ত আকাশত উৰণৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হয়। 1782 চনত ফ্ৰান্সৰ লিয়ন চহৰৰ কাগজ প্ৰস্তুতকাৰী ভাতৃদ্বয় জোচেফ মনগল্ফিয়েৰ আৰু ইটিয়েন মনগল্ফিয়েৰে প্ৰথমে বেলুন আকাশত উৰুৱাইছিল বুলি জনা যায়। ডাঙৰ ৰেচম কাপোৰৰ মোনা এখনত গৰম বায়ু ভৰাই মোনাখনৰ তলিৰ ফুটা বন্ধ কৰি দিয়াৰ পাছত এইখন মাটিৰ ওপৰত প্ৰায় 1.5 কিলোমিটাৰমান ওপৰলৈ উৰাবলৈ সক্ষম হৈছিল। 1783 চনত মনগল্ফিয়েৰ ভাতৃয়ে তেওঁলোকৰ বেলুনৰ পৰীক্ষা আকৌ আৰম্ভ কৰে। এইবাৰ তেওঁলোকে প্ৰায় 7,300 ঘনমিটাৰৰ ৰেচমী কাপোৰ মিহলি কাগজৰ বেলুন সাজিছিল। এই বেলুনটো তেওঁলোকে 2,000 মিটাৰ অৰ্থাৎ আকাশৰ 2 কিলোমিটাৰ ওপৰলৈ উৰাবলৈ সক্ষম হৈছিল। সেই একে সময়তে পেৰিছত খ্যাতনামা পদাৰ্থ বিজ্ঞানী জে এ চি চাৰ্লছে তেওঁৰ দুজন সহযোগীৰ লগত যুটীয়াভাৱে কাম কৰি প্ৰায় 330 ঘনমিটাৰৰ এটা হাইড্ৰজেন বেলুন সাজি উলিয়াবলৈ সমৰ্থ হয়। লৌৰ সৰু সৰু টুকুৰাৰ ওপৰত ছালফিউৰিক এচিড ঢালি তাৰ সহায়ত হাইড্ৰজেন গেছ প্ৰস্তুত কৰি সেই গেছ বেলুনত ভৰাই চাৰ্লছ আৰু তেওঁৰ দুই সহযোগীয়ে পেৰিছৰ আকাশৰ প্ৰায় 24 কিলোমিটাৰ ওপৰলৈ বেলুন উৰুৱাইছিল। সেই সময়ত চাৰ্লছৰ হাইড্ৰজেন বেলুন আৰু মনগল্ফিয়েৰৰ গৰম বতাহৰ বেলুনৰ মাজত এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয়। 1783 চনৰ 21 নৱেম্বৰৰ দিনা মনগল্ফিয়েৰ ভাতৃৰ 26,000 ঘনমিটাৰ আয়তনৰ বেলুন এটাৰ সহায়ত ফ্ৰান্সৰ জিন পিলাৰ্টি দ্য ৰোজাৰ আৰু মাৰ্কিউজ ডি আৰ্লেন্স নামৰ দুজন বুৰঞ্জীবিদে আকাশত 26 মিনিট সময় উৰি ফুৰিবলৈ সক্ষম হয়। মানুহৰ আকাশ ভ্ৰমণৰ ক্ষেত্ৰত এইটোৱেই হ'ল এক মাইলৰ খুঁটিস্বৰূপ। এই সফল যাত্ৰাৰ পাছতে সেই একে বছৰৰে 1 ডিচেম্বৰৰ দিনা বিজ্ঞানী চাৰ্লছ আৰু মেৰী নোয়েল ৰবাৰ্টে 9 মিটাৰ ব্যাসৰ হাইড্ৰজেন বেলুন এটাৰ সহায়ত আকাশৰ 43.47 কিলোমিটাৰ ওপৰলৈ উৰি গৈ 2 ঘণ্টা ধৰি আকাশত উৰি ফুৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত চাৰ্লছে অকলে তেওঁৰ হাইড্ৰজেন বেলুনৰ সহায়ত আকাশৰ 3,333 মিটাৰ ওপৰলৈ উৰিবলৈ সক্ষম হৈছিল। ক্ৰমাৎ বেলুনৰ সহায়ত আকাশত ভ্ৰমণ কৰা মানুহৰ এটা চখ হৈ পৰিল। অনেক বৈজ্ঞানিক গৱেষণাও ইয়াৰ ওপৰত আৰম্ভ হ'ল। কিছুমানে বেলুনেৰে আকাশত দুঃসাহসিক অভিযানো আৰম্ভ কৰিলে। লাহে লাহে বতৰ বিজ্ঞান, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য, বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ অনুসন্ধান আদি বিভিন্ন কামতো বেলুনৰ ব্যৱহাৰ হ'বলৈ আৰম্ভ হয়।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফৰ্চ .nic.in।

0: আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বাতৰি শুনিবলৈ পাব।
5: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবুৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা

0: কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: लेकिन हमें भविष्य के लिए सोचना है। हमारी परीक्षा पद्धति ट्रांसपेरेंट हो, हमारी परीक्षा पद्धति में सबसे ज्यादा टेक्नोलॉजी का उपयोग हो, इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन निलेकनी जी के नेतृत्व में एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है, जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया जाएगा।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নন্দন নীলেকানীৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে এই কাৰ্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ মৰ্যাদা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা নকৰে সেয়াও নিশ্চিত কৰিব। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা আইন 2024ৰ সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও নখন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰ চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰোত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। সনাম্বাম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মোহাম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। বক্সিঙতো ভাৰতে অগ্ৰগতি লাভ কৰিছে। যদুমণি সিঙে পুৰুষৰ 55 কিলোগ্ৰাম শাখাত পাকিস্তানৰ সুমামা ৰহমানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মহিলাৰ 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰে মালয়েছিয়াৰ ডেবৰা এম টেনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কমনওয়েলথ গেমস 2026 ভারতে বর্তমানে এটা।

সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ চাৰিটা পদক লাভ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনাই পেৰা ভাৰোত্তোলক ঝণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মীৰাবাই চানুক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে মীৰাবাই চানুৱে কমনৱেলথ গেমছত সোণৰ পদক লাভেৰে হেট্ৰিক কৰি ভাৰতৰ প্ৰথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে। এই বিজয়ে সমগ্ৰ দেশতে গৌৰৱ

স্পষ্ট। শ্ৰীশ্বাহে কয় যে মীৰাবাই চানুৱে কমনৱেলথ গেমছত সোণৰ পদক লাভেৰে হেট্ৰিক কৰি ভাৰতৰ প্ৰথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে। এই বিজয়ে সমগ্ৰ দেশতে গৌৰৱ আৰু উল্লাসৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ফ্ৰান্স আৰু স্পেইনৰ প্ৰায় 3,00,000 লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুয়ে বৃহৎ অঞ্চল ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰ্ডাৰ কাষৰীয়া ঠাইলৈ প্ৰায় 2,20,000 লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় 15 কিলোমিটাৰলৈ বনজুই বিয়পি পৰিছে। বৰ্ডাৰ মেয়ৰ থমাছ কেজেনাভে কয় যে সম্প্ৰতি এই চহৰখনৰ পৰা লোকসকলক আঁতৰাই নিয়াৰ কোনো পৰিকল্পনা নাই। কৰ্তৃপক্ষই পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ কয়। ফ্ৰান্সৰ গৃহমন্ত্ৰী লৰেন নুনাইজে কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে আৰু বৰ্ডাও মেট্ৰপলিটান এলেকাৰ দিশে বিয়পি পৰিছে। ইপিনে ফ্ৰান্সৰ চুবুৰীয়া স্পেইনৰো 75,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ বিপৰীতে 30,000 লোকক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছেঞ্জেছে এভিলাৰ বনজুয়ে বিয়পি পৰা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে মাদ্ৰিদ আৰু টলেলেডৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিম টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 49টা বলত সৰ্বাধিক 81 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেয়ে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ মায়াংক য়াদৱে 3টা আৰু য়াশ ঠাকুৰে 2টা উইকেট লাভ কৰে। ইপিনে এই 3খনীয়া শৃংখলাটো দখল কৰি ভাৰতে ICC 20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিম। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা। আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: নি সংগীতেৰে সজাই তুলিছিল ছবিন মেধিয়ে। আজিৰ আকাশবাণীৰ গৌৰৱ শিতানত আগবঢ়াইছো প্ৰতীক্ষা নামৰ এই সংগীতলেখকখনিৰ কিয়ন অংশ।
1: প্ৰতীক্ষাৰ সময় হেনো অতি মধুৰ, পলে পলে অনুপলে পাৰ হোৱা ক্ষণবোৰ প্ৰতীক্ষাৰ মধুমিলনৰ ক্ষণ। প্ৰতীক্ষাৰ মিলন অনুভৱ মাথো, প্ৰতীক্ষাৰ স্মৃতিৰ মন্থন, প্ৰতীক্ষাৰ সোঁৱৰণি, প্ৰতীক্ষাৰ অভিমান, প্ৰতীক্ষাৰ প্ৰতিশ্ৰুতি। প্ৰতীক্ষা কেতিয়াবা হয় খন্তেকীয়া, কেতিয়াবা হয় অন্তহীন, কেতিয়াবা মধুৰ, কেতিয়াবা আমোদদায়ক। কিন্তু জীৱনজোৰা প্ৰতীক্ষা মধুৰ নে আমোদদায়ক? মন বৰণিৰ ওপৰ দি প্ৰতীক্ষাই যেতিয়া সৰ্পিল গতিৰে আগবাঢ়ে গন্তব্যস্থানলৈ, চুই যায় প্ৰতীক্ষা কৰাজনৰ হৃদয়, আকুল আগ্ৰহেৰে ৰৈ থকা জীৱনত সানি যায় মাধুৰিমা প্ৰতীক্ষাৰ শেষত, আৰু কেতিয়াবা দি যায় সীমাহীন বিষাদ। প্ৰতীক্ষা পোৱা নোপোৱা, বিশ্বাস অবিশ্বাস, আনন্দ বিষাদৰ মধুৰ সংমিশ্ৰণ। ধৈৰ্যৰ পথেদি গতি কৰা হৃদয়ৰ যে এক মধু মৃদু কম্পন, তেনে এক প্ৰতীক্ষাৰ কাহিনী দীঘৌ নৈৰ পাৰৰ সোণসৰা গাঁৱৰ অনুপম আৰু অনামিকাৰ। ইজনে সিজনৰ প্ৰণয়ৰ প্ৰতীক্ষাত ৰৈ আছে প্ৰণয়ৰ প্ৰতিশ্ৰুতিৰে। হয়তো আহিব প্ৰিয়াৰ আগমনৰ অপেক্ষাত অদম্য হেঁপাহেৰে ৰৈ আছে অনুপম। কিন্তু বহাগৰ বৰষুণ যাকে সোঁৱৰাই দিলে প্ৰিয়া মিলনৰ মধুৰ স্মৃতি, এয়া যে বাৰিষাৰ প্ৰথম বৰষুণ।

ষ্টিফেন হকিঙে কৈছিল, যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। প্ৰিয় শ্ৰোতা, 1996 চনত সবিন মেধিয়ে ৰচনা আৰু প্ৰযোজনা কৰা প্ৰতীক্ষা নামৰ সংগীতালেখ্যখনিয়ে যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল। তেখেতক সহযোগ কৰিছিল অবনী বৰা আৰু ৰীণা দেৱীয়ে। আলেখ্যখনিৰ আঁত ধৰিছিল ধীৰু ভূঞাই। গীতাংশত অংশগ্ৰহণ কৰিছিল খগেন মহন্ত, অৰ্চনা মহন্ত আৰু শান্তাউজীৰে। আলেখ্য

সপোন সেইটো নহয় যিটো আমি টোপনিত দেখো, সপোন সেইটোহে যিটোৱে আমাক শুব নিদিয়ে। কথাষাৰ কৈছিল ডক্টৰ APJ আব্দুল কালামে। প্ৰিয় শ্ৰোতা, আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী, দাৰ্শনিক তথা মিছাইল মেন ৰূপে খ্যাত ডক্টৰ APJ আব্দুল কালামৰ স্মৃতি দিৱস। ডক্টৰ APJ আব্দুল কালাম ভাৰতক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত অতুলনীয় অৱদান আগবঢ়োৱা এইগৰাকী মহান মনীষীৰ বাবে দেশ সেৱা আছিল জীৱনৰ ব্ৰত। তেখেতৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰমৰ এক সাধাৰণ পৰিয়ালত। আৰ্থিক অনাটনৰ মাজতো শিক্ষালাভৰ দুৰন্ত হেঁপাহে কালামৰ জীৱনক প্ৰদান কৰিছিল নতুন গতি। শৈশৱৰ পৰাই মেধাৱী ছাত্ৰ হিচাপে পৰিচিত কালামে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিত অধ্যয়ন আৰম্ভ কৰে। শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত তেখেতে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে জড়িত হৈ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সূচনা কৰে যুগান্তকাৰী ইতিহাসৰ। ভাৰতক পাৰমাণৱিক শক্তিধৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো ডক্টৰ কালামৰ অৱদান চিৰস্মৰণীয়। স্বদেশী ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ অন্যতম ৰূপকাৰ হিচাপে ডক্টৰ APJ আব্দুল কালামে ভাৰতক দিলে এক নতুন পৰিচয়। পাৰমাণৱিক বিজ্ঞান, ক্ষেপণাস্ত্ৰ প্ৰযুক্তি আৰু বৈজ্ঞানিক গৱেষণাত অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে ডক্টৰ কালামে জীৱনকালত পদ্মভূষণ, পদ্মবিভূষণৰ লগতে লাভ কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। 2002 চনত ডক্টৰ কালামে ভাৰতৰ 11 গৰাকী ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেখেত আছিল জনসাধাৰণৰ অতি আপোন ৰাষ্ট্ৰপতি। দেশবাসীয়ে তেখেতক জনতাৰ ৰাষ্ট্ৰপতি বুলি অভিহিত কৰিছিল। ডক্টৰ কালামৰ হৃদয় আছিল শিশুৰ দৰে সৰল। দেশৰ যুৱ প্ৰজন্মক বিজ্ঞান, জ্ঞান আৰু নৈতিক মূল্যবোধেৰে অনুপ্ৰাণিত কৰাই তেখেতৰ জীৱনৰ অন্যতম লক্ষ্য আছিল। তেখেতে লাখ লাখ ছাত্ৰ-ছাত্ৰীক সপোন দেখিবলৈ আৰু সেই সপোন

0: বাস্তৱায়িত কৰিবলৈ উদ্বুদ্ধ কৰিছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে এই মহান দায়িত্ব নিষ্ঠাৰে পালন কৰি গৈছিল ডক্টৰ কালামে। 2015 চনৰ 27 জুলাই তাৰিখে মেঘালয়ৰ শ্বিলঙত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ দি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ডক্টৰ APJ আব্দুল কালাম কেৱল এগৰাকী বিশিষ্ট বিজ্ঞানী বা ৰাষ্ট্ৰপতিয়েই নাছিল, তেখেত আছিল কঠোৰ পৰিশ্ৰম, সৰলতা, দেশপ্ৰেম আৰু মানৱতাৰ এক অনন্য প্ৰতীক। তেখেতৰ আদৰ্শ, চিন্তাধাৰা আৰু কৰ্মৰ প্ৰেৰণাই যুগে যুগে ভাৰতবাসীক আলোকিত আৰু অনুপ্ৰাণিত কৰি থাকিব। এক স্বকীয় শৈলীৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা অনুবাদক অতুলানন্দ গোস্বামীৰ আজি স্মৃতি দিৱস। চেনেহ জৰীৰ গাঁঠি শীৰ্ষক গল্প সংকলনখনৰ বাবে 2006 চনত তেখেতক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল। অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা নামঘৰীয়া নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিকৰূপে প্ৰচাৰ কৰিছিল। তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল। 1935 চনত যোৰহাট জিলাৰ ৰংদৈৰ ককিলা আধাৰ সত্ৰত জন্মগ্ৰহণ কৰা অতুলানন্দ গোস্বামীয়ে স্নাতকোত্তৰ শিক্ষা লাভ নকৰিলেও 1962 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমান্বয়ে অসমীয়া আৰু ইংৰাজী এই দুয়োটা বিষয়ত ব্যক্তিগতভাৱে স্নাতক ডিগ্ৰী লাভ কৰিছিল। হামদৈ পুলৰ জোন আছিল তেখেতৰ প্ৰথমখন গল্পপুথি। এইগৰাকী বিশিষ্ট গল্পকাৰ তথা ঔপন্যাসিকে নামঘৰীয়া উপন্যাসৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, বলিয়াহাতী নামৰ গল্পৰ বাবে 1992 চনত কথা বঁটা লাভ কৰিছিল। এই নামঘৰীয়া উপন্যাসখনেই নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত 12টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। 2013 চনত তেখেতলৈ যচা হৈছিল অসম উপত্যকা সন্মান। ৰাজপাট, পলাতক, আশ্ৰয়, গুড বাই মিষ্টাৰ চিপছ, পিতা পুত্ৰ, চেতপদ্ম আৰু বনসংখী, 21টা বাংলা গল্প, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ ইত্যাদি আছিল তেখেতৰ কিছু সাহিত্য কৃতি। 2022 চনৰ 27 জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইগৰাকী সাহিত্যিকৰ দেহাৱসান ঘটে। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা অসম চৰকাৰৰ জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ আজি স্মৃতি দিৱস। 1991 চনৰ পৰা 2006 চনলৈ হোজাই সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত 2011 চনৰ পৰা 2016 চনলৈ হোজাইৰ পৰা পুনৰ বিধায়ক হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 2021 চনৰ এপ্ৰিল মাহত তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। 2022 চনৰ 27 জুলাই তাৰিখে এইগৰাকী ৰাজনীতিবিদৰ দেহাৱসান ঘটে। এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ভাৰতী মুখাৰ্জীৰ আজি উপজাদিন। তেখেতে কেইবাখনো উপন্যাস, চুটিগল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য ৰচনা কৰিছে। 1988 চনত ভাৰতী মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ বঁটা আৰু YTR কলেজৰ পৰা ডক্টৰ অৱ হিউমেন লেটাৰ্ছ সন্মান লাভ কৰিছিল। দ্য টাইগাৰ্ছ ডটাৰ, ৱাইফ, জেচমিন, দ্য হোল্ডাৰ অৱ দ্য ৱৰ্ল্ড, Leave It To Me, Desirable Daughters, Darkness, The Middleman and the Other Stories, Days and Nights in Calcutta, The Shore and the Terror, The Haunting Legacy of the Air India Tragedy, Political Culture and Leadership in India, Regionalism in Indian Perspective, ইত্যাদি হৈছে ভাৰতী মুখাৰ্জীৰ কিছু সাহিত্য কৃতি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1844 চনত ইংৰাজ ৰসায়নবিদ, পৰমাণু তত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হয়। 1881 চনত নোবেল বঁটা বিজয়ী জাৰ্মান জৈৱ ৰসায়নবিদ হান্স ফিছাৰৰ জন্ম হয়। 1921 চনত ডক্টৰ ফ্ৰেডেৰিক পেণ্টিং আৰু তেখেতৰ সহযোগী চাৰ্লছ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনচুলিন হৰমোন পৃথকীকৰণ সম্ভৱ হৈছিল। কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল 1939 চনত। 2000 চনত অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত 37 বৰ্গ কিলোমিটাৰ জুৰি থকা সংৰক্ষিত এটা অঞ্চলক নাম্বৰ অভয়াৰণ্য নামেৰে ঘোষণা কৰা হৈছিল। 2009 চনত চৈয়দ চিবেতৰাজীয়ে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। লণ্ডনত অলিম্পিক খেল আৰম্ভ

0: আছিল 2012 চনত। প্ৰখ্যাত ভাৰতীয় গল্পলেখক কৃষ্ণ বলদেৱ বৈদ্যৰ জন্ম হয় 1927 চনত। ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা আমজাদ খানৰ মৃত্যু হয় 1992 চনত। ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি কৃষ্ণকান্তৰ মৃত্যু হয় 2002 চনত। আজি ম্যানমাৰৰ শ্বহীদ আৰু আহত সৈনিক দিৱস।
1: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: প্রশ্রোতা, এটি আগবাইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। বানত ক্ষতিগ্ৰস্তৰ বাবে বিশেষ সাহায্য অভিযানক লৈ মুখ্যমন্ত্ৰী ঘোষণা। 4 লাখ বানপীড়িত মহিলা শিশুক কাপোৰ দিব ৰাজ্যিক বিজেপিয়ে। ৰাজ্যত এইবাৰৰ বানত নিহতৰ সংখ্যা 66 গৰাকীলৈ বৃদ্ধি। এতিয়াও 25,000 বানপীড়িতক দিব পৰা নাই বিদ্যুৎ সংযোগ। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাত নিৰ্মীয়মান 2,880 মেগাৱাট ক্ষমতাসম্পন্ন দিবাং বহুমুখী প্ৰকল্প কেন্দ্ৰ কৰি উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত উদ্বেগ বৃদ্ধি পাইছে। দিবাং নদী বান্ধে পানী এৰিলে উজনি হ'ব সাৰখাৰ। সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰি ইতিহাস ৰচনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপমণি গৰক কালি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদ আগবঢ়াইছে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইট স্মাৰক সাহিত্য আৰু উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। ডিমা হাছাৰ পৰা নাগালেণ্ড সীমাঞ্চলত জৰীপৰ বাবে গৈ সন্ধানহীন হোৱা 26 জনীয়া বনকৰ্মীৰ দল এটা অৱশেষত নিৰাপদে উদ্ধাৰ কৰা হয়। নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষোভৰ প্ৰতি সন্মান জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ 24 ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰি বিভাগীয় কাম আৰম্ভ কৰে প্ৰহ্লাদ যোশীয়ে। 136 সংখ্যক মন কী বাত অনুষ্ঠানত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে কাৰ্গিল বিজয় দিৱস, সেনাবাহিনীৰ সাফল্য, খেলা ধূলা, বিজ্ঞান সংগ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰে। মাৰণ ভাইৰাছ ইবোলাৰ প্ৰকোপত নাজল নাথল অৱস্থা হৈছে আফ্ৰিকান দেশ ডিআৰ কংগোৰ। কংগোত মৃতকৰ সংখ্যা 1,300 গৰাকীলৈ বৃদ্ধি। খেলৰ পৃষ্ঠাত আছে ভাৰতৰ তাৰকা ভাৰাত্তোলক মীৰাবাই চানুৱে 23 সংখ্যক কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়েৰে উজ্বলি উঠিছে। ভাৰতৰ প্ৰথমগৰাকী স্কোৱাছ খেলুৱৈ হিচাপে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে অনাহত সিঙে। প্ৰিয়শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি মানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজন আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।

0: হয়
1: আজি খুব গুৰুত্বপূৰ্ণ এটা পৰ্যায়ত আমি কথা পাতিব খুজিছোঁ। আপুনি আকাশবাণীত কেতিয়া আহিল এগৰাকী শিল্পী হিচাপে?
0: হয়, আকাশবাণীলৈ কেতিয়া আহিলোঁ মানে বহুত বছৰ হৈ গ'ল। মই অডিশ্যন দিবলৈ আহিছিলোঁ ইয়াত 1967 আৰু ঠিক সেই সময়খিনিত আচলতে মোৰ বৰ তৈয়াৰী, মই অলৰেডি মোৰ নাম হৈ গৈছিলে, মই শ্ৰদ্ধাৰে গ্ৰহণ কৰিছিলোঁ নামখিনি, কিন্তু মোৰ কোনো গপ অহংকাৰ মানা আছিলে কৰাৰ, গতিকে একো নাভাবোঁ যেন মই একো নাজানোৱেই, কিন্তু সেইকাৰণে ৰিয়াজ আছিল কাৰণে অলপ ডাঠি পেলাই মই আহিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কি, অডিশ্যন দি পেলাই মানে মই শ্বিলং যাম, মই ভিনদেউহঁতৰ লগত আহিছোঁ, নহয় মোৰ খুব এক্সাইটমেণ্ট, মোৰ খুব মানে উৎসাহ আছিলে যে ইছৰাম আজি মই শ্বিলং যাবলৈ পাম। সেইকাৰণে মই ভাবিছিলোঁ যে অডিশ্যনটো সোনকালে হ'ব লাগে। মই আহিছোঁ, তাৰপিছত আকৌ মই খবৰ কৰিছে মানে মোৰ লগত অহা মোৰ দাদাহঁতে যে অকণমান আগতে লৈ দিব নেকি, মানে সেইটো এটা মানে আচৰিত ধৰণৰ লাগে পিছত ভাবিলে মোৰ। ময়ে কৈছিলোঁ কাৰণ মই তিনিটা বিষয়ত অডিশ্যন দিছিলোঁ, আধুনিক গীতৰ, ভজন আৰু গজলৰ, গতিকে মোৰ মানে খুব আগ্ৰহ আছিলে, মই মানে অডিশ্যনটো দি পেলাই মই শ্বিলং যামগৈ আৰু। অকণমান তেতিয়া ধমকিও খাইছিলোঁ মই, তো ভালকৈ গাবি মানে এনেকৈ শ্বিলং যাব ইমান হেৰি কৰিব নালাগে নহয়। তাৰপিছত অডিশ্যন দি শ্বিলং গুচি গ'লোঁগৈ, ঘূৰি আহিলোঁ, আহি পেলাই মই অলৰেডি মানে হেৰি পালোঁ, ৰিজাল্ট পালোঁ মই যে মই পাছ কৰিছোঁ, আৰু তেতিয়া খুব সোনকালে সোনকালে আমি প্ৰগ্ৰাম পাইছিলোঁ কিন্তু। আৰু ইমান ইণ্টাৰেষ্টিং, মই গুৱাহাটীলৈ এইবাৰ আহি পেলাই মোৰ পুৰণা বহীখন পাইছোঁ, মই ৰেডিঅ'ত মই যিখন বহী ষ্টাৰ্ট কৰিছিলোঁ 67ত, 67 মই ৰেডিঅ'ত গোৱাৰ পৰা যিখন বহী মই আৰম্ভ কৰিছিলোঁ, প্ৰথম গীতটি কোন ডেটত গাইছিলোঁ, কোন সময়ত ব্ৰডকাষ্ট হৈছিল সেই পৰ্যন্ত, সেইবিলাকত চব ডিটেইলছ লিখি ৰাখিছিলোঁ। মোৰ এতিয়া দেখি সেইখন খুব আচৰিত লাগিছে জানা, মই ইমান ডিটেইলছত লিখি থৈছিলোঁ, কিন্তু ভালো লাগিছে, আৰু সেই বহীখনৰ প্ৰতি মোৰ বেলেগ এটা শ্ৰদ্ধা আৰু মৰম উপজিছে।
1: তাতে আপুনি আপুনি এই যে আকাশবাণীত অডিশ্যন দিছিলে,
0: হয়,
1: অডিশ্যন দিবলৈ আহোঁতে আপুনি যোৰহাটৰ পৰাই আহিছিলে?
0: যোৰহাটৰ পৰা আহিছিলোঁ।
1: একেদিনা সেইটো অডিশ্যন দিব নোৱাৰি যোৰহাটৰ পৰা,
0: নোৱাৰি,
1: গতিকে আপুনি এদিন বা দুদিন আগতে আহিছে?
0: নিশ্চয় আগদিনা আহিছোঁ মই,
1: আগদিনা আহিছে,
0: পিছদিনা অডিশ্যন আছে আৰু অডিশ্যন দি পেলাই শ্বিলং যাম। মোৰ মানে যোৰহাটৰ পৰা এক্সাইটমেণ্ট আছিলে যে মই শ্বিলং যাম এবাৰ, তেতিয়া অলপ বহুত ইয়াং আছিলোঁতো, ইমান মানে মনটো হেৰি আছিলে আৰু মোৰ খুব প্ৰিপাৰেশ্যন ভাল আছিলে, বুজিছা।
1: কিন্তু আপুনি সোনকালে যাবও বিচাৰিছে আৰু তিনিটা বেলেগ বেলেগ বিষয়ত দিছেও,
0: হয়,
1: তাৰ ভিতৰত ধৰকচোন এনেকুৱা এটা থাকে, মই আপুনি খোলাখুলিকৈ সুধিছোঁ, খোলাখুলিকৈ উত্তৰটো বিচাৰিছোঁ,
0: নিশ্চয়,
1: মানে ধৰকচোন এনেকুৱা যে মোৰ যদি কিবা কাৰণত বেয়া হয় এইটোতে হওক বাকী দুটাত কিন্তু পাছ কৰোঁ, এনেকুৱা কি আছিলে সেইখিনি মনৰ ভাৱ?
0: আচৰিত কথা, মোৰ জানা একো নাছিলে তেনেকুৱা, মই সেইটোৱে আচৰিত লাগে, মোৰ ইমান ধুনীয়া প্ৰিপাৰেশ্যন আছিলে, গজল মই কৈছোঁৱে মই যে মই কাৰোবাৰ কাৰোবাৰ পৰা মই শিকিছোঁ, প্ৰনাউন্সিয়েশ্যনৰ কাৰণে মই কৈছোঁ, উচ্চাৰণবোৰ কেনেকৈ হয়, এতিয়া দৰ্দ চিনে মে চুপালে তে হে হম, পণ্ডিতজীৰ পৰা শিকা, ৰোনে সে ঔর ইশ্ক মে ইশ্ক, ইশ্ক কেনেকৈ কয়, এইবিলাক এটা এটা বস্তু মই কষ্ট কৰি মই শিকিছোঁ। ভজন গাওঁতে মোক দেউতাই শিকাইছিল যে ভজনত কেনেকৈ অন্তৰ ঢালি দিব লাগে, তুমি আগত থাপনাখন ভাবি পেলাইহে ভজন গাবা, সেইকাৰণে মোৰ এতিয়াও সেই বাগানৰ ঘৰৰ থাপনা মোৰ চকুৰ আগত ভাঁহি উঠিছে কেনেকুৱা আছিল, গতিকে এইবোৰ এইবোৰ চাপ বহি যোৱা, মনত চাপ বহি যোৱা।
1: গতিকে আপুনি মানে অডিশ্যন দিওঁতে বিচাৰিছিল যে মই তিনিটাতে যাতে সমানে পাছ কৰিম,
0: মই সমানে মানে মোৰ খুব বিশ্বাস আছিল যে মই ইমান ধুনীয়াকৈ মই প্ৰিপাৰেশ্যন কৰি আহিছোঁ, গতিকে মই নিশ্চয় মানে বিশ্বাস আছিল, খালি মোৰ গজলৰ কাৰণে মোৰ অকণমান ভয় আছিলে, কাৰণ যোৰহাট আৰু গুৱাহাটী তেতিয়া বহুত ডিফাৰেঞ্চ আছিল, যোৰহাট মানে আমি ভাবিছিলোঁ যে যোৰহাটৰ মই, আৰু গুৱাহাটীত চাগে বহুত বিশাল, মানে সকলো বস্তু চাগে খুব বিশাল, তথাপি মোৰ যিমান ৰিয়াজ টিয়াজ কৰিছিলোঁ শিকিছিলোঁ ভালকৈ, এটা বিশ্বাস আছিল, অকণমান গজলটোৰ কাৰণে মোৰ ভয় আছিলে কিজানি প্ৰনাউন্সিয়েশ্যনৰ কাৰণে বা কিবা কাৰণে, কিন্তু গোৱাৰ ক্ষেত্ৰত নহয়, কিন্তু যেতিয়া পাৰ হৈ গৈছিলোঁ মই পণ্ডিতজীৰ পৰাও শিকিছিলোঁ, বালগৌতমজীৰ পৰাও মই বহুতখিনি শিকিছিলোঁ, কক্কৰ বুলি এজন ল'ৰাৰ পৰা মোৰ দাদাৰ লগৰ, তেওঁ কাশ্মীৰ

0: উচ্চাৰণবিলাক শিকাইছিল আপোনাক?
1: মই উচ্চাৰণবোৰ শিকিছিলোঁ, সেইকাৰণে কনফিডেঞ্চটো আছিলে আচলতে।
0: গতিকে গজল শব্দটো উচ্চাৰণ কৰোঁতেই অকণমান
1: দিগদাৰ।
0: গজল বহুতে মানে গজল কয়, বহুতে বিভিন্ন ধৰণে কয়। আচলতে গজল শব্দটো সম্পূৰ্ণ বেলেগ,
1: সম্পূৰ্ণ
0: উৰ্দু উচ্চাৰণটো সম্পূৰ্ণ বেলেগ।
1: যটো জেদ উচ্চাৰণ হয় কিছুমান ক্ষেত্ৰত, মানে বহুত আছে তাত শিকিব লগা
0: বহুত কথা আছে। এতিয়া আপোনাৰ এই যে পাছ কৰিলে, তিনিটা বিষয়তে পাছ কৰিলে আপুনি, সেইটো 1968 চনতে, আৰু তাৰপিছৰ পৰা আপুনি যেতিয়া গীতৰ আমন্ত্ৰণ পালে, তো প্ৰথম গীতটো আধুনিক গীত আছিল নে গজল আছিল নে হেৰি?
1: প্ৰথম গীত আধুনিক আছিলে, আধুনিকৰে মই কেইবাটাও কৰিছোঁ। প্ৰথমতে গজল ভজনৰ মই কৰিছিলোঁ বন্দনাৰ কাৰণে, বন্দনা অনুষ্ঠানৰ কাৰণে। তেতিয়া বহুত বেলেগ আছিলে ৰেডিঅ'ৰ পৰিৱেশ, যেনেকৈ মানুহ বেলেগ থাকিছিলে, ৰেডিঅ'ৰ পৰিৱেশ বেলেগ, নিয়ম বেলেগ। সেইকাৰণে ভজন কৰোঁতে মোৰ মনত আছে বন্দনাৰ কাৰণে কৰিছিলোঁ, আৰু সেই বন্দনাৰ সেই বুটকৰো ৰেকৰ্ডিংটো মোৰ হেমেন দাই কৰিছিল নেকি, হেমেন হাজৰিকা। খুব সম্ভৱ মই এটা স্তোত্ৰ গাইছিলোঁ আৰু খুব ভাল হৈছিলে বুলি মোক কৈছিলে তেতিয়া স্তোত্ৰটো। মই যে কৈছোঁ যে সংস্কৃত শিকিলে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে সুবিধা হয়, আৰু মই সংস্কৃত সঁচাকৈ খুব ভাল পাইছিলোঁ। এতিয়াও মই পিছতো, বহুত পিছতো মই কৰিছোঁ বন্দনাৰ কাৰণে। কিন্তু বন্দনা অনুষ্ঠানত মোৰ ভজন আৰু সংস্কৃত স্তোত্ৰ কৰা আছিলে। তাৰপিছত ভজনৰ প্ৰগ্ৰাম আকৌ যেনেকৈ লাইভ প্ৰগ্ৰাম হয় তেনেকৈ ৰেকৰ্ডিং কৰি থৈছিলে। কেইজনমান ইয়াতে বিখ্যাত সেইসকলক মই সুৱৰিছোঁ, যেনে আমাৰ আখতাৰ খা চাহাব আছিলে, প্ৰভাত দাদা আছিলে, প্ৰভাত শৰ্মা দাদা, তাৰপিছত প্ৰমোদ চক্ৰৱৰ্তী দাদা, আৰু জয়হৰি দাস ৰেকৰ্ডিষ্ট হিচাপে থাকে সদায়, আৰু তেতিয়া ৰমেন্দা একৰ্ডিয়ান বজাইছিলে ৰেডিঅ'ত, এনেকৈ ইকবাল খা চাৰিংগী, এই তানপুৰা আছিলে এজন। কাৰণ মোৰ কি হৈছিলে, ভজন গজলৰ প্ৰগ্ৰামটো বাদেই দিছোঁ, মডাৰ্ণ গাবলৈ হ'লেও মই চিধা মিউজিক ৰুমত যাওঁ আৰু মই তানপুৰাখন উঠাই আনো সদায়, কাৰণ মোৰ হাৰমনিয়ামৰ লগত সম্পৰ্কটো মই সৰুৰে পৰা কম ৰাখিবলৈ কৈছিলে মোক, যে হাৰমনিয়াম বজালে এটা সঁহাৰি লাগে সদায়, মানে গোৱাৰ কাৰণে সহায় লাগে, মানে নহ'লে ডিষ্টিউন হোৱাৰ বা কিবা হোৱাৰ চান্স থাকে। সেইটো কাৰণে হাৰমনিয়ামৰ লগত অলপ কম আছিলোঁ মই। বিয়াৰ পিছতো এওঁহে মোৰ লগত হাৰমনিয়াম বজাই দিছিলে, এওঁ সুন্দৰ গাইছিলোঁ, মাত্ৰাটো খুব ভাল, বাকীটো সকলোৱে জানেই গানবিলাকৰ বিষয়ে। মই আচলতে এওঁ বুলি কৈ আছোঁ কি, মোৰ জীৱন সংগীজন, মই নামটো নলওঁ, তুমি নামটো কৈ দিয়া।
0: আমি সকলোৱে জানো দ্বিজেন্দ্ৰ মোহন শৰ্মা,
1: হয়,
0: তেখেত আমাৰ আকাশবাণীৰ শ্ৰদ্ধেয় এগৰাকী সুৰকাৰ, গীতিকাৰ, গতিকে তেখেত সংগীতৰ জগতখনত বহুত গভীৰলৈ প্ৰৱেশ কৰা এগৰাকী ব্যক্তি, আৰু সেই কথালৈ আহিম আমি পিছত। কিন্তু আমি আকাশবাণীত আপোনাৰ প্ৰথম যে পদাৰ্পণ হ'ল, আপুনি শ্বিলং গ'ল, তাৰপিছত আৰু
1: শ্বিলং গৈ ঘূৰি আহি ৰিজাল্টটো পালোঁ, গতিকে আকৌ আশীৰ্বাদ পালোঁ, সেইকাৰণে মন ভাল লাগিলে। কিন্তু খুব সোনকালতে মই পাই গৈছিলোঁ প্ৰগ্ৰাম, মই 1968 চনত পাছ কৰিছিলোঁ, আৰু 1968 চনৰে ডিচেম্বৰ মাহত মোৰ প্ৰগ্ৰেম এটা আছিলে। মই সেই বহীখনৰ, যে গানৰ বহীখনৰ সংযোগত এই কথা মই আজি ক'ব পাৰিছোঁ, আৰু ডেটটো আছিলে, এইটো কিবা এটা ডেট আছিলে কিন্তু ডিচেম্বৰ মাহৰ, আৰু ব্ৰডকাষ্টিঙৰ টাইমো আছে তাত। গতিকে প্ৰথম গীতটো মই, মোৰ ৰেকৰ্ডিং হৈছিলে, এতিয়া লাইভ আছিল নে ৰেকৰ্ডিং মনত নাই মোৰ, তেতিয়াতো বহুত লাইভ প্ৰগ্ৰেমবিলাক হৈছিলে, সেইটো গীত আছিলে প্ৰথম গীতটো, শ্ৰদ্ধাৰ লীলা গগৈদেৱৰ গীত, আৰু সুৰ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ লক্ষী বাইদেউ। মই শ্ৰদ্ধা জনাইছোঁ আৰু গীতটি মই গুণগুণাই দিছোঁ অকণমান।
0: নিশ্চয় নিশ্চয়।

যে মরম বন্ধা, ও রজনী গন্ধা। এই গীতটো প্ৰথম গীতিকাৰ আছিলে

मीठी भी दुनिया का दुनिया जो এটি প্রশ্ন মোৰ বসুন্ধৰা, এইটো ছেকেণ্ড গান আছিলে বিমল ৰাজখোৱা বাইদেউৰ আৰু ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ সুৰ। থাৰ্ড গানটো মই 68 গুচি গ'লোঁ। এইটো এটা খুব অদ্ভুত কথা হয়, এইটো মই ফেব্ৰুৱাৰী মাহত যেতিয়া সৰস্বতী পূজাৰ দিনা মোৰ ব্ৰডকাষ্ট হৈছিলে এই গীতটি, আৰু সেইকাৰণে মই তেতিয়া সেই সময়ত মই আজি কি বাৰ বা কি ধৰণত মোৰ গানটো ব্ৰডকাষ্ট হ'ব, কেনেকুৱা সময়, কিবা উৎসৱ আছে নেকি, সেইমতে গীতবোৰ ছিলেক্ট কৰি লৈছিলোঁ। আৰু নৰুলদাৰ লিখা গীত, নৰুলহকৰ গীত, আৰু তেওঁক মই কৈছিলোঁ যে সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট হ'ব, মোক এটা গীত লাগে, আৰু যিটো দাত পণ্ডাই সুৰ কৰি দিছিলে সেইটো আছিলে বৰ সুন্দৰ গীত। এটি এইটো চাগে মই আকৌ বাণীবদ্ধ কৰিম। আজি আকাশত কি হ'ল

0: বৰ সুন্দৰ গীত আছিলে আৰু সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট
1: আছিলে। আপুনি এতিয়া তিনিটা গীতৰ কথা ক'লে, গুণগুণাই দিলোঁ আমাক, সেইখিনি সময়ত অৰ্থাৎ প্ৰথম যেতিয়া বাণীবন্ধন কৰিছিলে তেতিয়া আপোনাৰ ঠিক ক্লাছিকেল শাস্ত্ৰীয় মাৰ্গৰ গীতৰ প্ৰভাৱটো খুব বেছি আছিলে আপোনাৰ, হয়তো লক্ষী বাইদেউৰ কাৰণেও হ'ব পাৰে, হয়তো ইন্দ্ৰেশ্বৰ শৰ্মাৰ কাৰণেও হ'ব পাৰে, সেইখিনি সময়ত আপোনাক ঠিক
0: আকাশবাণী গুৱাহাটীত
1: আৰু আকাশবাণী গুৱাহাটীত সেইখিনি সময়ত যিকেইজন ব্যক্তিয়ে সংগীতানুষ্ঠানটো চাইছিলে আটাইকেইজন মানে শাস্ত্ৰীয় মাৰ্গৰ অতি অনুৰাগী, আৰু সেইখিনি সময়ত গুৱাহাটীৰ ধাৰাটোত, আৰু সেইখিনি সময়ৰ বোধকৰো মানুহৰ যিটো যিটো ৰুচি, সেই ৰুচিটো বোধকৰো শাস্ত্ৰীয় সংগীতৰ কিছু আৱেশ আছিলে,
0: সেইকাৰণে
1: সেইখিনি সময়ত
0: বীৰেণ
1: ফুকন আছিলে,
0: তেখেতক বৰ শ্ৰদ্ধা জনাইছোঁ মই, বহুতখিনি তেখেতৰ পৰা, আৰু তেখেতৰ অনুষ্ঠান মই গৈ পেলাই শাস্ত্ৰীয় সংগীতৰ পৰিৱেশন কৰিছিলোঁ। সেই সময়ত মুন্নিখা চাহাব আছিলে গুৱাহাটীত, তেখেতে সংগত কৰিছে মোৰ লগত, আৰু ভাগ্যক্ৰমে জলছা এখনত মই শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰোঁতে তেখেতে মোৰ লগত বজাইছে শাস্ত্ৰীয় সংগীতৰ লগত, আৰু নগমা মই তেখেতৰ তবলাৰ লগত ধৰিছিলোঁ জীৱনত প্ৰথমবাৰৰ বাবে। এইবিলাক মোৰ কাৰণে আশীৰ্বাদ, বহুত শ্ৰদ্ধাৰে মই সুঁৱৰিছোঁ,
1: বহুত ডাঙৰ অভিজ্ঞতা, বহুত ডাঙৰ প্ৰাপ্তি বুলি কয়,
0: প্ৰাপ্তি হয়, এইবোৰে প্ৰাইজ মোৰ কাৰণে জানা, এই যে ৰাইজৰ মৰম আদৰ, শ্ৰোতাৰ মৰম, তাৰোপৰি
1: এই সংগখিনি, এই সংগ
0: সংগ
1: আপুনি যিখিনি শিল্পীৰ নাম ক'লে,
0: হয় হয়,
1: তেখেতসকলৰ সৈতে একেলগে বহিবলৈ পোৱা, মঞ্চত গীত গোৱা, আপোনাৰ লগত বহিব পোৱাটো কাৰোবাৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি, সেইটো আমি জানো, কিন্তু তেতিয়া আপুনি ধৰকচোন ঠিক উঠি অহা এগৰাকী গায়িকা, গতিকে সেইখিনি সময়ত আপুনি বীৰেণ ফুকনৰ লগত ক'ৰবাত এটা সংগত কৰিবলৈ পোৱা, তেনেকুৱাবিলাক কথাই মানুহক বহুত বেছি শিকাই যায়। এতিয়া তেনেকৈ আপুনি গীত গোৱা আৰম্ভ কৰিলে আকাশবাণীৰ 1987 চনৰ পৰা গীত গোৱা আৰম্ভ কৰিলে, আৰু ক'ব গ'লে আপুনি এতিয়াও গায়ে আছে, যদিও আজি অসমৰ বাহিৰত এই মুহূৰ্তত আপুনি আমাক গাজল এটা লাগে বুলি ক'লেই গাই দিব নোৱাৰে, কাৰণ আপুনি বহুত দূৰত থাকে, কিন্তু এতিয়াও আপুনি মঞ্চৰ লগত জড়িত, গীতৰ লগত জড়িত হৈ আছে। ঠিক আছে বাইদেউ, আজি আমি তৃতীয় খণ্ড এইখিনিতে সামৰিছোঁ, আৰু সামৰোঁতে আকৌ আপোনাৰ এটি গীতেৰে সামৰিছোঁ, শ্ৰোতাই নিশ্চয় ভাল পাব গীতটি, আৰু আপোনাৰ কোনটো গীতনো বেয়া পাব, মোৰ হাতত যিখন তালিকা আছে সেই তালিকাৰ কোনটো গীত শ্ৰোতাক নুশুনাম সেইটোহে মোৰ কাৰণে সমস্যা হৈ যায়। ইয়াৰ পিছত আপোনাক লগ পাম চতুৰ্থ খণ্ডত, নমস্কাৰ।
0: নিশ্চয় নমস্কাৰ, ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবোৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবোৰৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰ

0: সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈয়ে বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
10: কাইলৈ অৰ্থাৎ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ হাইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানত আমাৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্টৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্বতী কলিতাই।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
11: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
11: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
10: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া 7:55 মিনিটত আঞ্চলিক বাতৰি, 8:00 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
12: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়েও উল্লেখ কৰে।
13: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে? এই 4খন জিলাৰ 19টা ৰাজহচক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040

0: ৩৫খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি ৯,৭৭,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে ১৪৫টা ৰিলিফ কেম্প স্থাপন কৰিছে। ৪১,৯৪৫ গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰেই হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ টিম ঢকুৱাখনাৰ সহযোগত ঘিলামৰা কৃষ্টিভৱনত কালি ষোড়শ বাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দোলে, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুষ্পা গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা বছৰ দুলীয়াজানত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সফলতাৰে সম্পন্ন কৰাৰ বাবে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈয়ে কালি আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতি, বিভিন্ন সাংগঠনিক দিশ, অতিথি অভ্যৰ্থনা, আন্তঃগাঁথনি ব্যৱস্থাকে ধৰি অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিটো যাৱতীয় ব্যৱস্থা চালি জাৰি চোৱা হয়। শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত কালি এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত সংগঠনটোক অধিক শক্তিশালী আৰু গতিশীল কৰি তোলাৰ বাবে আলোচনা কৰা হয়। লগতে সাংগঠনিক কাম কাজসমূহ সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে সকলো স্তৰৰ কৰ্মকৰ্তাক ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত।
2: घर खर्च के पैसे दो हस्बैंड जी,
3: ये राशन के 15,000, सब्जियों के 2,000
2: और लाइट बिल के
3: अब 0 रुपए कैसे दूं?
2: ओहो, भूल ही गई थी, अब तो सोलर पैनल लग गए हैं ना, तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए।
3: पक्का।
4: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: हर घर सूर्य घर।
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। सरकार आज लोकसभा में लोक परीक्षाएं अनुचित साधन रोकथाम संशोधन विधेयक 2026 प्रस्तुत करेगी। संसदीय कार्य मंत्री किरेन रिजिजू ने सभी सांसदों से परीक्षा सुधार विधेयक पर चर्चा में भाग लेने का आग्रह किया। प्रधानमंत्री नरेंद्र मोदी ने परीक्षा सुधारों के लिए प्रौद्योगिकी विशेषज्ञ नंदन नीलेकणी के नेतृत्व में उच्चाधिकार प्राप्त कार्यबल के गठन की घोषणा की। प्रधानमंत्री का युवाओं से भारत के सीमावर्ती गांवों के साथ संबंध मजबूत करने का आग्रह। विकसित गांवों को विकसित भारत की मजबूत नींव बताया। मौसम विभाग ने आज उड़ीसा और छत्तीसगढ़ में अत्यधिक तेज वर्षा की चेतावनी जारी की और भारत की भारोत्तोलन क्वीन मीराबाई चानू ने महिलाओं के 48 किलोग्राम भार वर्ग में राष्ट्रमंडल खेलों का लगातार तीसरा स्वर्ण पदक जीता। ऋषिकांत सिंह को पुरुषों के 60 किलोग्राम भार वर्ग में रजत पदक।

0: Sun-Times headline says, PM unveils Nilekani-led panel for exam reforms. Lauding the Kargil heroes, Prime Minister Modi hails defence, sports and space feats of our country in his Mann Ki Baat programme. Prime Minister also highlighted the culture of Olympiads and hackathons steadily growing in India, making him immensely proud, cites the Asian Age. Government issues advisory for seafarers amid rising Black Sea attacks after five national skill, reports the Statesman. Financial Express reports solar, wind, power generation jumps over 25%. As per the data shared by Adoption Authority CARA, 5,000 adoptions made last year, highest in a decade. UNESCO adds France's D-Day landing beaches, Greece's Mount Olympus to heritage list, reports the Indian Express. Ladakh gets first school for children with special needs, writes the Tribune. And finally, making it a golden day for India, Mirabai Chanu completes hat-trick of goals at CWG is a front-page headline in the Pioneer. And with that, it's back to you, Anuja.
1: Thank you, Subhadra. And now, before we end the bulletin, the headlines once again. Government to introduce Public Examinations Prevention of Unfair Means Amendment Bill 2026 in Lok Sabha today. Parliamentary Affairs Minister Kiran Rijiju urges all MPs to participate in discussion on exam reform bill. Prime Minister Narendra Modi announces formation of high-power task force led by technology expert Nandan Nilekani. Prime Minister urges young people to strengthen their connection with India's border villages, describes developed villages as foundation of Viksit Bharat. IMD forecasts very heavy rainfall in Odisha and Chhattisgarh today. And India's weightlifting queen Mirabai Chanu wins third successive Commonwealth Games gold medal in women's 48kg category. Rishikant Singh bagged silver in men's 60kg class. And with that, we end the morning news. Have a nice day.
2: Hello, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
3: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
2: কোন ঠাইও
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত হেৰো কি কি সুবিধা পোৱা যায়
3: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
4: তেন্তে মইও এবাৰ যাব লাগিব
3: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা

আজিৰ গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ভৱেন বৰঠাকুৰৰ।

0: শান্তাউজীৰ কণ্ঠত কমল নাৰায়ণ চৌধুৰী ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জিতেন দেৱৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কাকুল চলিহাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

কাকুল চলিহা ৰচিত গীতটি শুনিলে হীৰেণ শৰ্মাৰ কণ্ঠত, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰূপাঞ্জলী বৰুৱাই গোৱা এই গীতটি। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল মুকুল বৰুৱাৰ। আৰু ইয়াৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

এইখিনিতে ঘোষণা শুনক। কাইলৈ দিনৰ 12 বজাত, আকৌ কৈছোঁ, কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সফলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়াৰ পৰা কিছু সময় পিছতে, অৰ্থাৎ 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন, কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন, ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগক নিৰ্দেশ, আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহ চক্ৰৰ 7

0: 63খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈছে। স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত অন্যান্য ক্ষয় ক্ষতিৰ বিষয়েও প্ৰকাশ কৰে।
1: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা এই 4খন জিলাৰ 19টা ৰাজহচক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে এই 4খন জিলাত 79 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে।
0: মুখ্যমন্ত্ৰী কয় যে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মন্ত্ৰী বিধায়কসকলে উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি থকাৰ উপৰি জিলা প্ৰশাসন, বিভিন্ন সংগঠন, স্বেচ্ছাসেৱক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে সক্ৰিয়ভাৱে সাহায্য অভিযানত অংশ লৈছে। সাহায্য অভিযানৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে 14,400 কুইণ্টল চাউল, 2,236 কুইণ্টল দাইল, 58,975 লিটাৰ মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কথা পতাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।
1: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বানপানীৰ সম্পৰ্কত যোৱাকালি মোৰ লগত কথা পাতিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। আজি ভাৰত চৰকাৰৰ যিটো আমি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কওঁ, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম ৰামচন্দ্ৰ ডুডু তেখেতৰ অধ্যক্ষতাত ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীমে ভিজিট কৰা আৰম্ভ কৰিছে। চৰাইদেউ জিলাৰ ভিজিট ইতিমধ্যে সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত তেখেতসকল শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিব আৰু ফ্লাডত হোৱা ডেমেজ সম্পৰ্কত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব।
0: শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301খন গাঁৱৰ প্ৰায় 4,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত বৰ্তমানলৈকে 30 জন লোকৰ মৃত্যু হৈছে আৰু 7 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
2: शिवसागर जिले में अभी भी हमारी नदियों का जो लेवल है दीखो दीमो दिसांग गोरिका सबका लेवल डेंजर लेवल से ज्यादा है। समस्या इम्प्रूव हुई है, वाटर लेवल गिरा है, लेकिन अभी भी हमारे 40-50 रिलीफ कैंप चल रहे हैं और हम लगभग 100-150 डिस्ट्रीब्यूशन सेंटर से जो राहत सामग्री है वो सब तक पहुंचा रहे हैं। राहत सामग्री के रूप में हम लोग अभी तक 12 से 15 लाख बॉटल वाटर बॉटल बांट चुके हैं।

0: तीन से चार लाख बिस्कुट पैकेट बांट चुके हैं और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन, जिसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुंचाने का काम चल रहा है।
1: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগতে চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ বেগুকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী মহন্তই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে বৈঠকত নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ অহা প্ৰবল বানৰ প্ৰকোপ আৰু ক্ষয় ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে কেন্দ্ৰীয় দলটোক অৱগত কৰে। জিলা আয়ুক্তই আশ্ৰয় শিবিৰৰ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ উপৰি পশুধন আৰু কৃষি ক্ষেত্ৰত হোৱা বিস্তৰ ক্ষতিৰ সবিশেষ তথ্য আলোকচিত্ৰসহ প্ৰতিনিধি দলটোৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ সৈতে হোৱা এই বৈঠকৰ পাছতে কেন্দ্ৰীয় দলটোৱে কালি জিলাখনৰ কেইবাটাও বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰে। দলটোৱে আজি শিৱসাগৰ জিলাত বানত ক্ষয় ক্ষতিৰ বুজ ল'ব। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL-এ এনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাজ্যৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা হৈছিল। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাছতে কাৰিকৰী বিশেষজ্ঞৰ দলে বৈদ্যুতিক ব্যৱস্থাৰ বিস্তৃত পৰিদৰ্শন আৰু সুৰক্ষা নিশ্চিত কৰি সংশ্লিষ্ট অঞ্চলসমূহলৈ পুনৰ বিদ্যুৎ যোগান ধৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ যোদ্ধাসকলৰ এই অবিৰত সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকাটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024 সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ পৰা ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়, কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন প্ৰেক্ষাগৃহ, লোকসেৱা ভৱন চৌহদৰ যানজট মুক্তকৰণ আৰু উন্নীতকৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে মুম্বাই আৰু দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ৰাজ্যখনৰ ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেটশ্বট 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা

0: গম্ভীৰতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। স্বনম্বম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মহম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: উজনিৰ বানত 2000 কোটিৰ ক্ষতি, চৰাইদেউ নাজিৰা শিৱসাগৰ ডিমৰ বানাক্ৰান্ত অঞ্চলত মন্ত্ৰী সিংহল, বান সাহায্যৰ আশাত পুৱাৰ পৰা নিশালৈ ৰাজপথত অপেক্ষা শ শ লোকৰ আদি ভিন ভিন শিৰোনামেৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ শেহতীয়া বানৰ বাতৰি প্ৰকাশ কৰিছে। বানপীড়িত শিশু মহিলাক বিজেপিয়ে টি শ্বাৰ্ট আৰু মেখেলা চাদৰ দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে 4 লাখ মহিলা শিশুক দিব কাপোৰ বিজেপিয়ে সংগ্ৰহ কৰিব 12 কোটি টকা এই শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ পৰীক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যবাহিনী গঠন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেপালত 200 আৰু 500 টকীয়া ভাৰতীয় নোট পুনৰ বৈধ হোৱাৰ ফলত পৰ্যটকে বৃহৎ সকাহ লাভ কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ বাতৰি দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আজিৰ কাৰ্বি পাহাৰসহ অসমৰ বহু অংশ একালত সাগৰহে আছিল। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ শেহতীয়া এক অধ্যয়নত এই তথ্য পোহৰলৈ অহাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱে

0: আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ মৰমী। ভাৰত আৰু জিম্বাবুৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবুৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবুৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন। কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহী গঠনৰ কথা ঘোষণা। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন। ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। এতিয়া আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলা দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জনাইছে আমাৰ সংবাদদাতা ময়ূৰ গোস্বামীয়ে।
1: কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন গাঁৱত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা, প্ৰাকৃতিক খেতি, জৈৱিক কৃষি আদিৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচী সামৰণি উপলক্ষে মঙলে ৰাজচক্ৰৰ অন্তৰ্গত নহাৱলী গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত এই সভাত কৃষক আৰু অকৃতাসকলৰ মাজত কৃষিভূমি সুৰক্ষিত কৰাৰ গুৰুত্ব, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা আৰু অঞ্চলটোত বহনক্ষম কৃষি উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ মুৰব্বী ডক্টৰ আব্দুল হাফিজে পথাৰ বছৰ অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ মাটিৰ স্বাস্থ্যৰ ব্যৱস্থাপনাৰ জৰিয়তে কৃষিভূমি সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু কৃষকসকলক উন্নত উৎপাদন তথা পৰিৱেশৰ বহন ক্ষমতাৰ বাবে উন্নত কৃষি প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুচিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ ডালিম পাঠকে কৃষি সম্পদ সুৰক্ষিত কৰিবলৈ আৰু সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে কৃষি ক্ষেত্ৰক শক্তিশালী কৰিবলৈ সমূহীয়া অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। কাহিকুচি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ কুসুম ডেকাই সমবেত ৰাইজক উদ্দেশ্যে ভাষণ প্ৰদান কৰে। তেওঁ সম্প্ৰতি কৃষি পদ্ধতিত পৰিৱৰ্তন আনিবলৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ সামূহিক প্ৰচেষ্টাৰ দিশত আলোকপাত কৰে। আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ অমৃতা খাউন শৰ্মাই ভৱিষ্যত প্ৰজন্মৰ বাবে উৰ্বৰ কৃষিভূমি সংৰক্ষণৰ বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰে।
0: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুনৰ আন এখন জিলাৰ সৈতে লগ পাম এই একে সময়তে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দৰং জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল দৰঙৰ পৰা আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰামধেনু ছবিখনৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে অংগৰাগ মহন্তয়।

ৰামধেনু ছবিখনত সেয়া আছিল অংগৰাগ মহন্ত। এইখিনিতে এটি ঘোষণা আগবঢ়াইছোঁ। কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত আইডৰ বুলনিৰ পোনপটীয়া ফোন ইন অনুষ্ঠান। উভতি আহিছোঁ

চিত্ৰগীতৰ মাজলৈ। এবাৰ শুনক। অনামিকা চৌধুৰীৰ ৰমেন ডেকা কণ্ঠৰ এই গীতটি দুৰ্জন ছবিখনৰ পৰা লোৱা এই গীতটিৰ কথা বিজয়তা।

দুৰ্জন ছবিখনৰ গীতটি শুনিলে। এবাৰ শুনক জুৰুৱা ছবিখনৰ দি গীত। গীতটিত কণ্ঠদান কৰিছে দেৱ নেগী আৰু নেহা কাকাৰে।

0: 가자.
1: জুৰুৱাটো ছবিখনৰ গীতটি শুনিলে অজানিতে মনে মনে ছবিখনৰ গীতটি শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত।

0: অজানিতে মনে মনে ছবিখনত সেয়া আছিল জুবিন গাৰ্গ আৰু অনিন্দিতা পাল।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। এইবাৰ শুনক অ' মাই গড ছবিখনৰ এটি গীত, কৈলাশ খেৰ আৰু সহশিল্পীসকলৰ কণ্ঠৰ এই গীতটি শুনক।

0: চিত্রগীত অনুষ্ঠানটির ইমানতে অন্ত পড়িল। এ আকাশবাণী গুৱাহাটীর মহাবাহু।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আহাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
4: নমস্কাৰ বাইদেউ, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয় জনাব।
5: মোৰ নামটো জ্যোতিলা ৰাভা, মই ইয়াতে বজাৰ দাওঁ।
4: আপুনি মিৰ্জাত বজাৰ দি আছে নহয় জানো? আপুনি ৰাতিপুৱা কেতিয়া আহে?
5: কেতিয়া মানে মাইনা আবুলি আও, কেতিয়াবা কেতিয়া আজি 10টাত আছোঁ।

0: এলে বিক্রি করছো, বিক্রি হওয়া নাই, এনাকে চলি আছো মাই, কি করবি আর উপায় না।
1: ঘরলে কেতিয়া যায়?
0: ঘরলৈ এতিয়া 6টা-7টা মানত যাম আৰু।
1: আপোনাৰ ঘৰত কোন কোন আছে?
0: আমাৰ ঘৰত লৰা এটা, মাইনা এটা, মই
1: আৰু ল'ৰা ছোৱালী নিশ্চয় পঢ়ি আছে নহ'লে বা কাম কৰি আছে।
0: ল'ৰাটোৱে এনেই হাজিৰা কৰে, ছোৱালীটোৱে হাই স্কুল পালে এতিয়া, আৰু ল'ৰাটোৱে সেই নাতিটোৱে 7 পালে। সেই
1: আপোনাৰ পৰা কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব? ঠিক আছে, মই আপোনাক লোকগীত এটা শুনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক উপানন্দ তালুকদাৰৰ কণ্ঠত এটি কামৰূপীয়া লোকগীত।

0: নমস্কাৰ দাদা, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম অৰ্জুন হালদাৰ, মই গুৱাহাটী বৈশিষ্ট্য চাৰিআলিত থাকোঁ।
0: আপুনি বৰ্তমান কি কৰি আছে?
1: মই বৰ্তমান চব্জি দোকান কৰোঁ।
0: এই ব্যৱসায়টো আপোনাৰ কৰা কিমান বছৰ হ'ল?
1: মেক্সিমাম 15 বছৰমান হৈছে মোৰ ব্যৱসায়টো কৰা।
0: এই বৰ্তমান ব্যৱসায়টো কেনে চলি আছে?
1: ঠিকে আছে, চলি আছোঁ আৰু যেনে তেনে।
0: দিনত আপোনাৰ কিমান হয়?
1: মোটামুটি 600-700 টকা হৈ যায়।
0: আপুনি এই চব্জিবোৰ ক'ৰ পৰা আনে?
1: মই লালমাটিৰ পৰা আনো।
0: আপোনাৰ পৰা কথাখিনি গম পাই খুব ভাল লাগিলে। আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি কি শুনিব বিচাৰিব?
1: হিন্দী গীত শুনালে হ'ল।
0: যিকোনো হিন্দী
1: গীত? যিকোনো।
0: ঠিক আছে, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ আলকা য়াগনিক আৰু অৰিজিত সিঙৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম অনিমা মজুমদাৰ, মই ইয়াতে বেলতলাতে ভাড়া থাকোঁ।
0: আপুনি যিহেতু ই ৰিক্সা চলাই আছে বেলতলাত, গতিকে আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ।
1: অনুভৱটো মানে আৰু চলি আছোঁ, লোকৰ হেৰিয়াত কাম কৰাতকৈ আৰু নিজে কিবা এটা কৰিছোঁ, ধৰা নিজে স্বাৱলম্বী হৈছোঁ, বেলেগৰ তলত কাম কৰিব খোজা নাই। বেলেগৰ তলত কাম কৰিলে মজুৰিটো কম হয়, আমাৰ কষ্টটো বেছি হয়, সেইকাৰণে নিজে কিবা এটা কৰি চলিছোঁ আৰু।
0: আপুনি এই যে ই ৰিক্সাখন চলাও বুলি মনটো বান্ধিলে, সেইটো কেনেকৈ আহিলে?
1: তাৰমানে বেলেগত বেলেগত কৰি আছিলোঁ, কোম্পানীটো কৰিছোঁ। মই প্ৰথমেতো নাৰ্ছিং বিভাগতে আছিলোঁ, ট্ৰেইনিং প্ৰাইভেট আছিল কাৰণে প্ৰাইভেটতে আছিলোঁ। তাৰপিছত কিবাকিবি ঘৰুৱা প্ৰব্লেমৰ কাৰণে মানে এৰি দিব লগা হ'ল। তাৰপিছত বেলেগৰ ঘৰত কাম কৰিছোঁ, পইচাটো নিমিলে, খাবলৈ কষ্ট হয়, ভাড়া দিব লাগে। তাৰপিছত চিন্তা কৰি কৰি আৰু ৰিক্সাখন ল'লোঁ। এতিয়া বেলেগৰ কথাও শুনিব নালাগে, অকণমান নিজকে সময় দিব পাৰিছোঁ, ল'ৰা ছোৱালী চাব পাৰিছোঁ, সিহঁতকো অকণমান টাইম দিব পাৰিছোঁ, নিজেও অকণমান ৰেষ্ট ল'ব পাৰোঁ, সেইকাৰণে আৰু এইটোকে চিন্তা কৰি আছিলোঁ।
0: আপুনি ই ৰিক্সাখন কেতিয়া চলায়?
1: মই ৰাতিপুৱা 8:30-8:30 এনেকুৱাত ওলাই আহোঁ, দুপৰীয়া ঘৰত যাওঁ 2:30-3:00, ভাত পানী খাই আকৌ গধূলি 4:30-4:00 আহোঁ।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত ছোৱালী আছে আৰু মই আছোঁ, ছোৱালী পঢ়ি আছে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে, এইদৰে আগবাঢ়ি যাওক। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কাৰ গীত শুনিব বিচাৰিবা?
1: মইতো ভূপেন হাজৰিকাৰ গান শুনিব বিচাৰিম।
0: ঠিক আছে, নিশ্চয়কৈ মই আপোনাক ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক কিশোৰ কুমাৰ, আশা ভোসলে আৰু ভূপেন হাজৰিকাৰ কণ্ঠত চিকমিক বিজুলী ছবিখনৰ পৰা এই গীতটি।

0: নমস্কাৰ। হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ নাম?
1: মোৰ নাম মুস্তাফা আলী।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেয়া আমাৰ শ্ৰোতাসকলক জনাওক।
1: মই 98ৰ পৰা বাছ চলাই আছো, 1998ৰ পৰা এতিয়াগিলা বাছ চলাই আছো আৰু চলে আগন্তকগিলা চলে থাকিব লাগিব, যি ইমান দিন থাকিম বাৰু।
0: আপোনাৰ ঘৰ ক'ত?
1: মোৰ ঘৰ এনেই হাজুম কলমত ঘৰ।
0: আপুনি 98ৰ পৰা গাড়ী চলাই আছে, গতিকে অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: যিমান চলাই আছো বস্তুটো আৰু গাড়ী বিশেষটো বেছি এটা নলেজ হৈছে। বস্তুটো এটা যেনেকুৱা গাড়ী এখন কেপচাৰ কৰি চলাই আছো, ধৰি লওক সেনেকৈ চলাই আছো, মানে অভিজ্ঞতাটো যিমান দিন গাড়ী চলাইছোঁ সিমান দিন আগবাঢ়ি গৈয়ে থাকে অভিজ্ঞতাটো সেনেকুৱা।
0: হয়, ব্যৱসায় কেনেকুৱা চলিছে
1: এতিয়া? বৰ্তমান ব্যৱসায়টো অলপ বেয়া চলি আছে। আমাৰ গাড়ীবোৰ, চিটিবাছবোৰ অলপমান এই মানে গ্ৰীণে আমাক অলপ বেয়া কৰিছে কণ্ডিশ্যনটো।
0: হয়, কাৰণ
1: এই গ্ৰীণবোৰ মানে তেওঁলোকে কেপচাৰ কৰিব বিচাৰি আছে চিটিখন, মানে আমাক ধৰি লওক আমাক বাহিৰত দিয়াৰ কথা ব্যৱস্থা লৈ আছে।
0: সেই বিষয়ে আপোনাৰ কিবা মতামত আছেনে?
1: আমাৰ আৰু কি মতামত থাকিব, চাওক আমিতো ধৰি লওক যিটো আমাক চৰকাৰে ৰায় দিব আমি সেইমতে চলিব লাগিব, সেই হিচাপতে আমি চলিয়ে আছোঁ এতিয়াগিলা। এতিয়া আমাৰ এটা অনুৰোধ যে পাব্লিকখিনিক ছাৰ্ভিচ দিব পাৰিব না নাই গ্ৰীণে, সেইটোহে সমস্যা মানে। এতিয়া ধৰি লওক আমি ৰাতিপুৱা 6টাৰ পৰাই বা 5টাৰ পৰাই আমি ডিউটি কৰোঁ ৰাতি 9টা 10টাগিলা, গ্ৰীণেতো নোৱাৰে ন। আমাৰ কামটো আমি কৰি গৈয়ে আছোঁ আৰু তেওঁলোকে যদি কৰক কথা নাই, আমি আৰু আঁতৰি যাম। আমাৰ লাইন আমাক লাইনত দিব বা যেনেকুৱা দলাহাল বৰপেটা বা এতিয়া কি বুলি কয় আমাৰ শুৱালকুছিটো এই আই এচ বি টি এনেকুৱা লাইন দিব আৰু, যেনেকুৱা সোণাপুৰটো আই এচ বি টি লাইন দিব, সেইবিলাক চিটিৰ বাহিৰৰ আউটত থাকিব আৰু, আমাৰ চিটিৰ ভিতৰত আমাক নিদিয়ে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আপোনাৰ প্ৰায় বেছি সময় নলওঁ কাৰণ আমি কেতিয়া গৈ আছোঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানত মানে আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাবলৈ চেষ্টা কৰোঁ। আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: শুনিব জুবিন গাৰ্গ।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহ চক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ৰ ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42 লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা 23 আৰু 24 জুলাইত বায়ুসেনাই 148 লোকক উদ্ধাৰ কৰিছিল। উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ 1 আৰু 2 ৰেল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্ৰই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল 3 লাইনেৰে বিয়লি 7 পৰা পুৱা 5 ৰেল চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী দুৰ্লভচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছৰ ৰেলসেৱা নিৰ্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে। তদুপৰি আগৰতলা, শিলচৰ, চাংগলদান, ৰঙিয়া, নতুন দিল্লী আৰু ৰাণী কমলাপতিলৈ যোৱা আন কেইবাখনো ৰেলৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে লামডিং সংমণ্ডলেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰেলৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰি অতি শীঘ্ৰে স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ কৰিবলৈ মেৰামতিৰ কাম অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত কালি আৰক্ষীয়ে অভিযান চলাই 3 কিলোগ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

0: ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ টিম ঢকুৱাখনাৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱনত কালি ষোড়শ বাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অহা বছৰ দুলীয়াজানত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সফলতাৰে সম্পন্ন কৰাৰ বাবে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈয়ে কালি আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতি, বিভিন্ন সাংগঠনিক দিশ, অতিথি অভ্যৰ্থনা, আন্তঃগাঁথনি ব্যৱস্থাকে ধৰি অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিটো যাৱতীয় ব্যৱস্থা চালি জাৰি চোৱা হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু মিতুল গগৈ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ নিবেদন কৰিছে পুনম বৰুৱাই।
4: श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव और मैं हूं आपकी प्रस्तुतकर्ता पूनम बरुआ। बारिश ये केवल आसमान से गिरती हुई पानी की बूंदे नहीं होती, बल्कि ये अपने साथ अनगिनत यादें भी लेकर आती है। कभी बचपन की मस्ती, कभी दोस्तों की हंसी, कभी माँ के हाथों की गर्म चाय और पकौड़े, तो कभी किसी अपने के साथ बिताए हुए पल। कहते हैं बारिश जब भी होती है जमीन ही नहीं दिल भी भीग जाता है। आज हमारा ये सफर इन्हीं भीगी हुई यादों के नाम है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: লিপিৰ অৱধাৰণাৰ অতীত ভাষাৰ প্ৰবাহ। সমাজত বাক স্বাধীনতা আৰু পাৰিপাৰ্শ্বিকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণেই ভাষাৰ প্ৰবাহক ন ন ৰূপ দিলে। মুখে মুখে বাগৰি অহা বহু কথাই নিজস্ব অৰ্থ বহন কৰি এক অনবদ্য ৰূপত ভাষাৰ মাজত স্থায়ী হৈ ৰ'ল।
2: কিছুমান বিশিষ্ট শব্দৰ লগত আমাৰ কিছুমান বিশেষ শব্দ বা ধাতুৰ সমষ্টিত শব্দ দুটাৰ গাইগুটীয়া অৰ্থতকৈ পৃথক অৰ্থ বহন কৰা, জতুৱা ঠাঁচো মুখে মুখে বাগৰি অহা কথাবোৰৰে এক অনবদ্য ৰূপ।
1: দৈনন্দিনতাৰ তিতা মিঠা, ভাল বেয়া, উচিত অনুচিত বিভিন্ন অভিজ্ঞতাই যেন ভাষাৰ অলংকাৰ স্বৰূপ, জতুৱা ঠাঁচৰ উৎস অথবা সংঘাতন। গতিকে মনত সাজ পেলোৱা কথাকো জতুৱা ঠাঁচে দিব পাৰে নতুন ব্যঞ্জনা।
3: এখন দেশত এক রজ

0: আ ক খ পঢ়িব নজনা এজনেও চকুৰে মনিব নোৱাৰা নানা ৰং নিজৰ কৰি ল'ব বিচাৰে। ভাল বেয়া, আশা নিৰাশা, সৌভাগ্য দুৰ্ভাগ্যৰ ৰঙো তেওঁলোকে চিনি পায়। মনৰ ভাৱ ক্ৰিয়াত সৃষ্টি হোৱা মুখৰ অভিব্যক্তিকো কপালখনেই আঁকি যায়।
1: কেতিয়াবা নিৰাশাত ক'ব, কপালৰ ঘাম মাটিত পেলাইও কপাল মুকলি কৰিব পৰা নাই। আনহাতে ক্ষীণাশাত বন্ধা মনটোৱে প্ৰবোধ দিব, কপাল নাই বাবেই হয়তো কপাল চাইছো, কিজানি কপাল ফুলেই।

সাধাৰণ মানুহৰ সাধাৰণ জীৱনতো কত ৰকমৰ উত্থান পতন, কেতিয়াবা কিঞ্চিত প্ৰাপ্তিতেই ভুৱন ভুলোৱা হাঁহি দেহা ৰাই যায়, আকৌ এচুল ব্যথাতেই যেন কান্ধত কটাৰী চিলিম চিগা আলাই আঁথনি। সমাজেই যেন সাধাৰণভাৱেৰেই ক'ব, আঁঠুৱাৰ তলৰ মহ হৈ মৰণত শৰণ দি উঠি পাৰ লাগিলেও কি হ'ব, অৱশেষত কঁকালেই ভাঙিব।

সময়ৰ দাবীত কাণ সমনীয়াৰ গা উঠিব, সমদলে প্ৰতিপক্ষক কাণ চুৱাই থব। এয়া চকু চৰহাই মন বন্ধাৰ মন সামৰাৰ ক্ষণ। বাঢ়নী মন পানীত পৰ, নহলে মৰণ শৰণ দি হলেও মুক্তিকামীয়ে বাট মুকলি কৰাটো আৱশ্যম ভাবি। এয়া সময়ৰ দাবী।

0: নপতা ফুকনৰ জয়দেউ কাকতিত আগচোতাল ভৰি পৰে। বগলী ভকতে টোপাইবোৰ মাৰি বুকুৰ কুটুম বুলি ক'লে,
1: গঢ়াৰ মঙহল সপোন এটাক জানো উধা মুধাকৈ সামৰি থব পাৰি,
0: বিন্যাস হেৰুৱা কথাবোৰক কিয় বাৰু থাপি থুপিহে ল'ব পাৰি।
1: বালিৰ বান পাহৰি মৰ্যা দিহে বিনা মেঘে অহা বজ্ৰপাতক ভেটিব পাৰি।

লহপহকৈ বাঢ়ি অহা নতুনত্ববোৰৰ সাঁচত পুৰণিৰ প্ৰভাৱ বাৰুকৈ প্ৰতীয়মান। তথাপিও নতুনৰ খবৰত মন উঠি আহে। নতুনৰ ধাৰাপ্ৰৱাহত কাৰোবাৰ ঐকান্তিক প্ৰয়াসত হাজাৰজনে প্ৰাণ পাই উঠে। সহস্ৰজনৰ চিন্তাত যেন নতুনেই পূৰ্ণতা দিব পাৰে, এজনৰ চিন্তাই সহস্ৰজনৰ বুকুত শিপাই পৰে। চকুৰ পচাৰতেই যেন কাণ বাগৰি কোনোবা হিয়াৰ আমঠু হৈ পৰে, হাত উজান দিলেই অসংখ্য নতুনৰ গা ধৰি উঠে।

জতুৱা ঠাঁচৰ সাঁচত ইমান পৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলৰ শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ ২৪টা ৰাজচক্ৰৰ ৭৬৩খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি ৫২৪৭৩৩জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭৭৪

0: 20 জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা আগবঢ়াব বুলি সদৰি কৰে।
1: প্ৰথম অৱস্থাত আমি বানপানীৰ খবৰ পোৱাৰ পিছৰে পৰা 14,400 কুইণ্টল চাউল, 2,734 কুইণ্টল দালি, 58,967 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সামগ্ৰী আমি যোগান ধৰিছিলোঁ। যোৱা কালিৰ পৰা আমি কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কিছুমান কিট বনাইছো। যি কিটত চাউল আছে, দালি আছে, মাষ্টাৰ্ড অইল আছে, নিমখ আছে, কেণ্ডেল আছে। এটা কিটত প্ৰায় 8 কেজি চাউল, 2 কেজি দালি, প্ৰায় 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি কিট বনাইছো। আৰু আমি এতিয়াৰ পৰা সামগ্ৰী পৃথককে পৃথকে নহয় এটা টোপোলা বনাই আমি পৰিয়ালটোৰ মাজত বিতৰণ কৰাৰ চেষ্টা কৰিছো।
0: শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301 গাঁৱৰ প্ৰায় 4,00,000 লোক ক্ষতিগ্ৰস্ত হৈছে।
2: শিৱসাগৰ জিলে মে অভি আমাৰ নদীয় কা লেভেল হিখো, দিমো, দিচাং, ৰৰিকা সবকা লেভেল ডেঞ্জাৰ লেভেল সে জ্যাদা হে। সমস্যা ইম্প্ৰুভ হুই হে, ৱাটাৰ লেভেল গিৰা হে, লেকিন অভি ভি হমাৰে 40-50 ৰিলিফ কেম্প চল ৰহে হে অৰ হম লগভগ 100-150 ডিষ্ট্ৰিবিউচন চেণ্টৰ সে জো ৰাহত সামগ্ৰী হে वो सब तक पहुंचा रहे हैं। राहत सामग्री के रूप में हम लोग अभी तक 12-15 लाख बोतल वाटर बोतल बांट चुके हैं, 3-4 लाख बिस्कुट पैकेट बांट चुके हैं और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन, जिसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुंचाने का काम चल रहा है।
0: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দুয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4 গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4 দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলে আজি শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিনিধি দলটোৰ সৈতে বিস্তৃত আলোচনাত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই মূল্যায়নৰ ভিত্তিত বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অধিক ফলপ্ৰসূ সময় উপযোগী সহায় নিশ্চিত কৰাৰ লগতে পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিব। প্ৰতিনিধি দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ 1 আৰু 2 নম্বৰ ৰেলপথেৰে ৰেলগাড়ীৰ চলাচল বাতিল কৰাৰ ফলত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেলসেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্ৰই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল 3 নম্বৰ লাইনেৰে বিয়লি 7 বজাৰ পৰা পুৱা 5 বজালৈ ৰেলগাড়ীৰ চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী দুল্লচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছৰ ৰেলসেৱা নিৰ্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে। তদুপৰি আগৰতলা, শিলচৰ, চাংগলদান, ৰঙিয়া নতুন দিল্লী আৰু ৰাণী কমলাপতিলৈ যোৱা আন কেইবাখনো ৰেলগাড়ীৰ সময় পুনৰ নিৰ্ধাৰণ

সম্প্ৰসাৰণ কৰাৰ লগতে লামডিং সংমণ্ডলেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰেলৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰি অতি শীঘ্ৰে স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ কৰিবলৈ মেৰামতিৰ কাম অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42 লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা 23 আৰু 24 জুলাইত বায়ুসেনাই 148 লোকক উদ্ধাৰ কৰিছিল। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশত যুগান্তকাৰী অৱদান আগবঢ়োৱা ডঃ কালামক ভাৰতৰ মিছাইল মেন হিচাপে জনা যায়। 2015 এই দিনটোতে মহান বিজ্ঞানীগৰাকীৰ মৃত্যু ঘটিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে ডঃ APJ আব্দুল কালামক ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ ক্ষেত্ৰখনৰ স্থপতি বুলি অভিহিত কৰি কয় যে বিজ্ঞানৰ ক্ষেত্ৰখনত ডঃ কালামৰ দক্ষতাই ভাৰত দুৰ্জয় শক্তি হিচাপে গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিছিল। দেশবাসীৰ বাবে ডঃ কালাম সদায়ে এগৰাকী অনুপ্ৰেৰণাদায়ক ব্যক্তি হৈ ৰব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা জনাইছে। এটা বাৰ্তাত তেওঁ কয় যে ডঃ কালাম এখন উন্নত, আত্মনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰতৰ দূৰদৰ্শী সপোন দেখা ব্যক্তি আছিল। তেওঁ কয় যে থলুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰ আৰু মহাকাশ কাৰ্যসূচীক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত ডঃ APJ আব্দুল কালামৰ অৱদান ভাৰতীয় বিজ্ঞানৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰব। ডঃ কালামে জ্ঞান, নিয়মানুৱৰ্তিতা, সৰলতা আৰু ৰাষ্ট্ৰৰ সেৱাক তেওঁৰ জীৱনৰ ভেটি কৰি লৈছিল বুলি উল্লেখ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে মহান বিজ্ঞানীগৰাকীয়ে ভাৰতৰ লাখ লাখ যুৱক যুৱতীৰ মনৰ দৃঢ়তা, উদ্ভাৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণা জগাই তুলিছিল। লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই যক্ষ্মামুক্ত ভাৰত অভিযানৰ উদ্যোগত কালি ধেমাজি জিলাৰ 300 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত আয়োজিত কাৰ্যসূচীত এই খাদ্যসমূহ বিতৰণ কৰা হয়। কাৰ্যসূচীত অংশ লৈ সাংসদগৰাকীয়ে এই অভিযান ৰূপায়ণত সহায় আগবঢ়োৱা প্ৰতিগৰাকী দাতা আৰু নিষ্ঠাবান স্বাস্থ্যকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। খেলৰ বাতৰি। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলা 48 শাখাত মুঠ 190 ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 আৰু ক্লিন এণ্ড জাৰ্কত 105 ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলৰ শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ লাকী আলীৰ কণ্ঠৰ এটি গীত।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন, অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো সুৰৰ কৰণী। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া

শ্ৰোতাসকলে সুৰৰ কৰণে অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ চাৰু বৰদলৈৰ কণ্ঠৰ এটি গীত।

কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। আমাৰ ফোন নম্বৰ দুটি হৈছে 03612662325 আৰু 94354052223। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612662325 আৰু 94354052223। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্বতী কলিতাই। কাইলৈ দিনৰ 12:30 বজাত আইডৰ বুলনি অনুষ্ঠানত। শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ মমতা বৰুৱাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে ইমান পৰে সুৰৰ কৰণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত বাতৰি আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে প্ৰিয়ংকা অৰোৰা। लोकसभा में आज लोक

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত ভৱেশ ভূঞাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ। শিল্পীৰ কণ্ঠত প্ৰথমে শিল্পীৰ নিজৰ ৰচনাৰ এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: নিৰ্ধাৰণ ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ভৱেশ ভূঞাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

শ্ৰোতাসকলে ইমান পৰে ভৱেশ ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে ভৱেশ ভূঞা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰি বেলা চৌধুৰীৰ কণ্ঠৰ খায়াল শুনিলে। ৰাগ আছিল সুধ সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই 1:40 বাতৰি শুনিবলৈ পাব।
1: লোকসভাত আজি লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিবাদী শিক্ষাৰ্থীৰ বিৰুদ্ধে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। লোকসভাত আজি লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ আইন 2024 সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ

0: পাছত আজি দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীৰ আতিশয্যৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায়। সদনৰ অধ্যক্ষ ওম বিৰলাই বিষয়টোত হস্তক্ষেপ কৰি কয় যে সকলো ৰাজনৈতিক দলৰ সদস্যসকলৰ দাবী তথা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়কখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে সদনৰ সদিচ্ছা আৰু দেশবাসীৰ আৱেগ উভয় দিশৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক লৈ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন আছে। অধ্যক্ষগৰাকীয়ে প্ৰতিগৰাকী সাংসদকে বিধেয়কখনক লৈ আলোচনাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী পক্ষৰ সাংসদসকল তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থাকে। এনে প্ৰেক্ষাপটত অধ্যক্ষগৰাকীয়ে সদন বিয়লি 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষী কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানু, সানম্বম ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি আৰু পেৰাশক্তি ভাৰোত্তোলক ঝণ্ডু কুমাৰক শুভেচ্ছা জনায়। শ্ৰীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
1: ভাৰত কি সুশ্ৰী মীৰাবাই চানুনে ৱেট লিফ্টিং কি 48 কিলোগ্ৰাম বৰ্গ কি প্ৰতিযোগিতা মে স্বৰ্ণ পদক জিতা হে। ইস প্ৰতিযোগিতা মে শ্ৰী ঋষিকান্ত সিং চনম্বম তথা শ্ৰী ৰাজা মুথু পাণ্ডি নে উৎকৃষ্ট প্ৰদৰ্শন কৰোতে হুৱে ৰজত পদক জিতা হে। মই সদন কি ওৰ সে জিতনে ৱালে সবি খিলাড়িয়ো কো ইস ঐতিহাসিক উপলব্ধি পৰ হাৰ্দিক বধাই তথা ভৱিষ্য কে লিয়ে শুভকামনায়ে দেতা হুঁ।
0: ৰাজ্যসভাতো আজি একেই পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। ৰসায়ন আৰু সাৰ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে সম্পৰ্কিত বিভাগৰ প্ৰতিবেদন সদনত উত্থাপন কৰা হয়। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বিষয়টো উত্থাপন কৰিবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গেই সংবিধানৰ 267 অধিনিয়মৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত আলোচনাৰ বাবে দাবী জনাইছিল। পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষী বাহিনীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা এখন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনাৰ বিচাৰপীঠে এখন পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই প্ৰতিবাদৰ সময়ত আক্ৰমণৰ বলি হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকে দাখিল কৰা আন এখন আবেদনৰ লগতে কেইবাখনো আবেদনৰ বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিব। ইপিনে শান্তিপূৰ্ণ আৰু বৈধ প্ৰতিবাদৰ অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত চলিচিটৰ জেনেৰেল তুষাৰ মেহতা শুনানিৰ সময়ত উপস্থিত থাকিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজ্যচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি

মুখ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1040খন গাঁও বানৰ কবলত পৰিছে। শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301খন গাঁৱৰ প্ৰায় 4 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰ প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42জন লোকক উদ্ধাৰ কৰিছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীক তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশত যুগান্তকাৰী অৱদান আগবঢ়োৱা ডঃ কালামক ভাৰতৰ মিছাইল মেন হিচাপে জনা যায়। 2015 চনৰ এই দিনটোতে মহান বিজ্ঞানীগৰাকীৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে ডঃ APJ আব্দুল কালামক ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ ক্ষেত্ৰখনৰ স্থপতি বুলি অভিহিত কৰি কয় যে বিজ্ঞানৰ ক্ষেত্ৰখনত ডঃ কালামৰ দক্ষতাই ভাৰতক দুৰ্জয় শক্তি হিচাপে গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছে। এটা বাৰ্তাত তেওঁ কয় যে ডঃ কালাম এখন উন্নত, আত্মনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰতৰ দূৰদৰ্শী সপোন দেখা ব্যক্তি আছিল। খেলৰ বাতৰি। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ কৰিবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিবাদী শিক্ষাৰ্থীৰ বিৰুদ্ধে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 3 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নগাঁও জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে

আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। বৈঠকৰ অন্তত দলটোৱে চান্তক, বিহুবৰ, নাজিৰা, বেতবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত 31জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পুনৰ্বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। শিৱসাগৰ জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী গাঁও প্ৰধানক জিলা প্ৰশাসনে সাময়িকভাৱে বৰ্খাস্ত কৰিছে। জানিব পৰা মতে তৃণমূল পৰ্যায়ত বান সাহায্য বিতৰণ, উদ্ধাৰ অভিযান, ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু বান প্ৰভাৱিত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। কিন্তু গাঁও প্ৰধানজনৰ বিষয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা, কৰ্তব্যত অনুপস্থিত থকা, যোগাযোগবিহীন হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো সঁহাৰি নিদিয়াৰ অভিযোগত গাঁও প্ৰধানগৰাকীক সাময়িকভাৱে কৰ্তব্যৰ পৰা বৰ্খাস্ত কৰা হৈছে। এই অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ আলিচিগা, আজাৰগুৰি, বনমা কৈবৰ্ত আৰু বলোমা মিলিগাঁৱৰ গাঁও প্ৰধান খেৰুজা য়েন আৰু শিৱসাগৰ জিলাৰ আয়ুক্তৰ নিৰ্দেশত গাঁও প্ৰধানজনক সাময়িকভাৱে কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ হালমাৰা মানকাছৰ জিলাতো 2027 চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাতশিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আনম আহমেদে এই প্ৰশিক্ষণ কাৰ্যসূচী অহা 8 আগষ্টলৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰে। দক্ষিণ হালমাৰা ৰাজচক্ৰ এলেকাটো 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু সামগ্ৰিক পৰিস্থিতিৰ এখন প্ৰতিচ্ছবি পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া সংগীতা কাকতিৰ কণ্ঠৰীতি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 10 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 27 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বুঢ়াগোহাঁই। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা অল্পনা শইকীয়াৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি, অৰ্থ সকলো অথলে যায়। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ অৰ্থে প্ৰস্তুত কৰা আমাৰ অনুষ্ঠান অৰ্থ আকাশ। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত শুনক শিল্পী লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই শ্ৰোতাসকললৈ আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত পেইংগেজ বোলছবিৰ চান্দ ফিৰ নিকলা মগৰ তুম নাই শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শিল্পী লতা মংগেশকাৰৰ কণ্ঠত কানহাইয়া বুলছবিৰ দিল মে সমা কে শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে।

অৰ্ধাকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সদাগৰ বুলছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ তেৰা মেৰা সাথ ৰহে শীৰ্ষক গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত আগবঢ়াইছো সৰস্বতী চন্দ্ৰ বোলছবিৰ লতা মংগেশকাৰৰ কণ্ঠত চন্দন সাবদন চঞ্চল চিতৱন শীৰ্ষক গীতটি।

0: অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত। আৰ্থিক জৰুৰী

0: 1,836, while Nifty rose 229 points to settle at 23,996. And global crude oil prices plunged around 7% today after US and Iran paused military strikes over the weekend. International benchmark Brent crude was trading 7.9% down at $89.11 per barrel in intraday trade. And that is the end of this news bulletin.
1: মিডিয়া ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজি এই অনুষ্ঠানক শুনক শিল্পী প্ৰতিভা বৰাৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতা, ইমানপৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

আজি অনুষ্ঠান পৰিস্থিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক কেইটিমান অসমীয়া বোলছবিৰ গীত। ছয় বাজি পঞ্চল্লিছ মিনিটত ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। সাত বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী। সাত বাজি পাঁচ মিনিটত ইংৰাজী আৰু সাত বাজি দহ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সাত বাজি বিশ মিনিটত আগবঢ়োৱা হ'ব অসমীয়া আধুনিক গীত। সাত বাজি পঁয়ত্ৰিছ মিনিটত অনুষ্ঠান ৰেঙনি, যুগুতাই আগবঢ়াব পুলক কুমাৰ ডেকাই। সাত বাজি পঞ্চাছ মিনিটত আজিৰ দিনটো।

নিশা 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:15 অনুষ্ঠান উত্তৰণ। আজি এই অনুষ্ঠানত তেজপুৰৰ এগৰাকী উদ্যোগী ঋতুৰাজ বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ আগবঢ়োৱা হ'ব। সাক্ষাৎ গ্ৰহণ প্ৰাঞ্জল শইকীয়াৰ, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। 8:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া, 9 বজাত News@9 আৰু 9:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বিধানসভাৰ আজিৰ দিনটো আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 হোৱাটছআপযোগে কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা আৰু নিশা 10 বজাত শ্ৰোতাসকললৈ আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান গীতালী। শ্ৰোতাসকল, গীতালী অনুষ্ঠানৰ প্ৰথমেই আগবঢ়াইছোঁ ৰামধেনু বোলছবিৰ জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত ৰং দিয়া মৰম শীৰ্ষক গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত শুনক ডাক বুল ছবিৰ "বিচাৰিছো কাষৰতে" শীৰ্ষক গীতটি। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু স্বাতী ফুকনে।

শ্ৰোতাই গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763 গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ৰাজ্যত প্ৰথম পৰ্যায়ত 78 চাহ বাগিচা শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি সদনত মন্ত্ৰীকেশৱ মহন্ত প্ৰকাশ। ৰাজ্যৰ 12 জিলাত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপাণ্ডিৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতৰ বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়া 9 জিলাৰ 24 ৰাজহ চৰকাৰৰ 763 গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰীকেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এইবাৰৰ বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 পৰা খুলি দিয়াৰ পাছত নুমলীগড়ৰ ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4 গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4 দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰীকেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। এই বিষয়ে মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
1: हमारे मुख्यमंत्री जी का निर्देश में कोई किसी को खाने पीने के लिए तकलीफ ना हो, इसलिए हम लोग लगातार रेस्क्यू ऑपरेशन एंड रिलीफ ऑपरेशन दोनों चीजों को हम लोग आगे बढ़ा रहा हूं। लगभग इस साल 5 में 7 लीटर से ज्यादा पानी हम लोग पहुंच चुका है। लगभग 2,88,000 बिस्किट पैकेट लोगों का पास हम लोग पहुंचा रहा हूं। अभी तक हम लोग अप्रोक्सीमेट 10,000 क्विंटल चावल लोगों का पास हम लोग अभी पहुंचा रहा हूं। लगभग 1600 क्विंटल से ज्यादा दाल, 400 क्विंटल से ज्यादा नमक, 35,000 लीटर से ज्यादा मस्टर्ड ऑयल, उसी हिसाब से 30,000 से ज्यादा टार्पोलिन अभी लोगों का पास पहुंचा सका हूं। और मैं आशा करता हूं कि बाढ़ का जो गंभीर

0: गिरता धीरे धीरे कमती होता है और हम लोग रिहेबिलेशन का तरफ हमारा सरकार हमारा प्रशासन अभी हम लोग और पे जाएंगे।
1: বৈঠকৰ অন্তত দলটোৱে চন্তক, বিহুবৰ, নাজিৰা, বেদবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত 31জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পূৰ্ণ বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে শেহতীয়া বৰ্ষবোৰৰ দৰে সমূহীয়া কঠীয়াতলী স্থাপনৰ আঁচনি গ্ৰহণ কৰিছে। সমূহীয়া কঠীয়াতলীৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত কৃষকক উন্নত প্ৰজাতিৰ বিনামূলীয়া কঠীয়া প্ৰদান কৰা হ'ব। এই উপলক্ষে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সমূহীয়া কঠীয়াতলীৰ উন্নত জাতৰ কঠীয়া সিঁচাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কঠীয়াতলী পৰিদৰ্শন কৰে। ষোড়শ অসম বিধানসভা বাজেট অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় শাসক আৰু বিৰোধী উভয় দলৰ সদস্যই উত্থাপন কৰে। বিধায়ক ৰূপেশ গোৱেলে অসমৰ কিমানখন চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে। একেদৰে ৰাজ্যৰ মৃৎশিল্পীসকলৰ উন্নয়ন সন্দৰ্ভত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে প্ৰশ্ন উত্থাপন কৰে। উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই বিধায়ক দাসৰ প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা অনুষ্ঠিত কৰা আৰু প্ৰয়োজনীয় সা সঁজুলি আদিৰ বাবে সাহায্য আগবঢ়াই আহিছে। সকলো হস্তশিল্পী আৰু কাৰিকৰসকলৰ জীৱিকাৰ উন্নয়ন সাধনৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি গ্ৰহণ কৰাৰ কথাও মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে শিল্পীসকলক 1,00,000 টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে বুলিও মন্ত্ৰী বৰাই সদনক অৱগত কৰে। বিগত 2025-2026 বৰ্ষত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে কুমাৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কুমাৰ সশক্তিকৰণ যোজনা নামৰ আন এখন আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও উল্লেখ কৰে। বিশ্বৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ তথা সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্য, পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। ষোড়শ অসম বিধানসভাৰ আজিৰ অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়। অনাগত সময়ত মাজুলীৰ সুৰক্ষা তথা সংৰক্ষণ আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী হাজৰিকা প্ৰকাশ কৰে।
2: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ এক অনন্য সাংস্কৃতিক, আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য। ইয়াৰ ঐতিহাসিক সত্ৰসমূহ ঐতিহ্যবাহী মুখাশিল্প চৰাইচুং, বৰ্ডৱাচিং আৰু পদ্মশ্ৰী যাদৱ পায়ঙে গঢ়ি তোলা মূলাই গাঁথনি বিশ্বজুৰি পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ। এই সম্পদসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও অধিক পদক্ষেপ লোৱাৰ নিশ্চয় থল আছে। চৰকাৰে মাজুলীক ৰাজ্যৰ অন্যতম অগ্ৰাধিকাৰ পৰ্যটন গন্তব্য স্থান হিচাপে গঢ়ি তুলিবলৈ সত্ৰসমূহৰ সংৰক্ষণ আৰু উন্নয়ন, পথ ঘাট, দলং, ফেৰী সেৱা, পৰ্যটক সুবিধা কেন্দ্ৰ, বিশ্ৰামগাৰ, শৌচাগাৰ আদিৰ বিভিন্ন বিভাগৰ জৰিয়তে আন্তঃগাঁথনি উন্নত কৰিছে। অসম আসামৰ জৰিয়তে ডিজিটেল মাধ্যমত মাজুলীৰ পৰ্যটন সম্ভাৱনাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে।
1: চলিত বৰ্ষত এই পৰ্যন্ত অসমৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ, কামৰূপ মেট্ৰ, ধেমাজি, শোণিতপুৰ, মাজুলী আৰু কোকৰাঝাৰ জিলাত গাহৰি ৰোগ ধৰা পৰিছে। এই ৰোগত বৰ্তমানলৈ 418টা গাহৰি মৃত্যুমুখত পৰিছে আৰু 963টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশু চিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰি চি এছ এফ ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। পামসমূহ বীজাণুমুক্ত কৰাৰ বাবে বীজাণুনাশকৰো যোগান ধৰা হৈছে বুলি তেওঁ সদনত প্ৰকাশ কৰে। গাহৰি পামত ল'বলগীয়া জৈৱ সুৰক্ষাৰ বাবে আদৰ্শ পৰিচালনা পদ্ধতি আৰু পৰামৰ্শাৱলী প্ৰকাশ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ লগতে আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে

প্ৰচাৰ পত্ৰিকা বুকলেটৰ বিতৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিয়মীয়া পশুপালনৰ প্ৰশিক্ষণৰ উপৰি গাহৰি পামৰ ক্ষেত্ৰত ল'বলগীয়া জৈৱ সুৰক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 বৰ্ষত 595 পালকৰ মাজত গাহৰি নিধনৰ ক্ষতিপূৰণ হিচাপে 1,781,00,000ৰো অধিক টকা বেংক একাউণ্টযোগে বিতৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাতো 2027 লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাট শিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা 8 আগষ্টত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। দক্ষিণ শালমৰা ৰাজচক্ৰ এলেকাতো অহা 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰতিটো দলত সৰ্বাধিক 50 জনকৈ প্ৰশিক্ষাৰ্থীক 2 জনকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে গণনাকাৰী আৰু তত্বাৱধায়কসকলক লোকপিয়লৰ তথ্য সঠিকভাৱে সংগ্ৰহ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু সামগ্ৰিক পৰিস্থিতি এখন প্ৰতিচ্ছবি পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজিৰ পৰা অহা 7 আগষ্টলৈ হ'বলগীয়া লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এটা নিৰ্দেশ অনুসৰি টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম আৰু তিতাবৰ ৰাজচক্ৰৰ লগতে সংলগ্ন পৌৰসভা অঞ্চলসমূহত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত থাকিব। ইফালে মৰিয়নীৰ ৰাজচক্ৰ আৰু মৰিয়নী পৌৰসভা এলেকাৰ প্ৰশিক্ষণ কাৰ্যসূচী পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে অহা 29-31 জুলাইলৈ অনুষ্ঠিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। পৰৱৰ্তী সময় স্থগিত ৰখা অঞ্চলসমূহত প্ৰশিক্ষণৰ নতুন সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যথাসময়ত অৱগত কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। ডিব্ৰুগড় জিলাতো 2027 লোকপিয়লক কামৰ বাবে নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি টিংখং আৰু নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক অভিমুখীকৰণ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বাহকজনিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন চৰ অঞ্চলত আজি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। কদমতলা, ধৰ্মপুৰ, ছয়সীমানা, ভাটনা, পৈটি চৰত সজাগতা সভা, ঔষধযুক্ত আঁঠুৱা বিতৰণ, ধোঁৱা দিয়া কাৰ্যসূচীৰ লগতে স্থানীয় লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কেইবাটাও স্থানত মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগত কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে। জিলাখনত ইতিমধ্যে বাহকজনিত ৰোগত আক্ৰান্ত হৈ 4 জন লোকে প্ৰাণ হেৰুৱাইছে। বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে। কোকৰাঝাৰত আজি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সমিতিৰ এই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ প্ৰশাসন, উন্নয়ন আৰু জনকল্যাণমূলক বিষয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে এই কাৰ্যবাহী সমিতিৰ বৈঠকত প্ৰশাসনীয় সমন্বয় শক্তিশালী কৰা, বিভিন্ন বিভাগৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰা আৰু পৰিষদীয় এলেকাৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আইন প্ৰণয়নৰ বাবে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োটা বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুপণ্ডিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কিলোগ্ৰাম ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুপণ্ডিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুপণ্ডিৰ সফলতা দেশে গৌৰৱবোধ কৰিছে।
তেওঁ মুথুপন্দী ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়।

0: after finishing as the sixth fastest swimmer overall in the heats at the Commonwealth Games in Glasgow today. Prakash clocked 1 minute 58.59 seconds to finish second and behind Scotland's Duncan Scott. Sajan Prakash will now compete in the eight-man final slated later tonight. In ISSF Shooting World Cup, India's Isha Singh grabbed the gold medal in the women's 25-meter pistol event in Hangzhou, China today. She upstaged Olympic medalist Manu Bhakar, who took the bronze to complete the double podium finish for India. And that is the end of this news bulletin.
1: Eya Akashbani. Batri khoite moi Onkur Jyoti Sharma. Etiar pradhan batri khomu hol. লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেখে লাভ কৰা বৰঙণিৰ ধনাত্মহতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰত দলক ৰাজা মুথুবন্দীয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। উল্লেখযোগ্য যে এই বিধেয়কখনত অভিযুক্তৰ বিৰুদ্ধে 10 বছৰৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিধেয়কখনৰ মতে অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীৰ আতিশয্যৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায়। সদনৰ অধ্যক্ষ ওম বিৰলাই বিষয়টোত হস্তক্ষেপ কৰি কয় যে সকলো ৰাজনৈতিক দলৰ সদস্যসকলৰ দাবী তথা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়কখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে সদনৰ সদিচ্ছা আৰু দেশবাসীৰ আৱেগ উভয় দেশৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক লৈ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন আছে। অধ্যক্ষগৰাকীয়ে প্ৰতিগৰাকী সাংসদকে বিধেয়কখনক লৈ আলোচনাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও বিৰোধী পক্ষৰ সাংসদসকলে তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থাকে। এনে প্ৰেক্ষাপটত অধ্যক্ষগৰাকীয়ে সদন বিয়লি 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে যদিও হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰত্তোলক মীৰাবাই চানু, চানম্বাম ঋষিকান্ত সিং, ৰাজা মুথুবান্দী আৰু পেৰাশক্তি ভাৰত্তোলক জন্দু কুমাৰক শুভেচ্ছা জনায়। শ্ৰীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ইয়াৰ পাছত অধ্যক্ষ ওম বিৰলাই সদনৰ প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকালত আন কোনো বিষয়ে আলোচনা কৰা নহ'ব বুলি উল্লেখ কৰে। তেওঁ বিৰোধী সদস্যসকলক প্ৰশ্নকাল নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কয় যে প্ৰশ্নকালক ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিধেয়কখনৰ আলোচনাৰ বাবে যথেষ্ট পৰিমাণৰ সময় আবণ্টন কৰা হৈছে আৰু কেইবাখনো সংশোধনী জাননী লাভ কৰা হৈছে। তেওঁ বিৰোধী দলসমূহৰ সদস্যসকলৰ আচৰণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গে সংবিধানৰ 267 অধিনিয়মৰ

অধীনত ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত আলোচনাৰ বাবে দাবী জনাইছিল যদিও পাছত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ 2:30 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। 2:30 বজাত উচ্চ সদন মিলিত হোৱাৰ পাছত উপসভাপতি হৰিবংশে এই বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী দলৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে সদনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিপ্ৰেক্ষিতত সদন 5:15 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। অযোধ্যাৰ ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধনৰ আত্মসাতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধানকাৰী গোট SIT এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মহানাৰে গঠিত এখন বিচাৰপীঠে SIT তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দুসপ্তাহৰ ভিতৰত SIT তদন্তৰ অগ্ৰগতিৰ প্ৰথম প্ৰতিবেদন দাখিল কৰিব। এই গোচৰৰ শুনানিত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনায় যে 4 জনীয়া সদস্যৰে ইতিমধ্যে SIT গঠন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ আছিল। দুয়োখন দেশৰ পৰা বিষয়াসকলে সীমান্ত বাণিজ্য পুনৰ মুকলি কৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ আকাশবাণীৰ গেংটকৰ সংবাদদাতাই জানিবলৈ দিছে। দুয়োখন দেশৰ মাজৰ বাণিজ্যৰ পুনৰ আৰম্ভণিয়ে পঞ্জীয়নভুক্ত ব্যৱসায়ী, পৰিবহণ খণ্ডৰ লোক আৰু সহযোগী খণ্ডৰ ব্যৱসায়ীৰ সৈতে জড়িত ব্যক্তিক উপকৃত কৰিব। উল্লেখযোগ্য যে 4 দশকতকৈও অধিক কাল বাণিজ্যৰ আদান প্ৰদান বন্ধ হৈ থকাৰ পাছত 2006 চনত নাথুলা পাছেৰে দুয়োখন দেশৰ মাজত পুনৰ বাণিজ্য আৰম্ভ হৈছিল। বাণিজ্যিক জাহাজ MV অমৰফিড হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ পলিচুকলৈ চমন জাৰি কৰে। ঘটনাটো সন্দৰ্ভত উদ্বিগ্নতা দৰ্শাই মন্ত্ৰালয়ে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিয়ে। এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বাণিজ্যিক জাহাজৰ আক্ৰমণৰ ঘটনাত ভাৰতৰ উদ্বিগ্নতাক ইউক্ৰেইনৰ কৰ্তৃপক্ষক জনাবলৈ ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ জনোৱা হয়। বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কৰ্প গুগল LLC আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে। শ্ৰীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্ৰিত ইন্ধন কাৰ্যসূচীৰ পৰা তেওঁ আৰু তেওঁৰ পৰিয়াল লাভান্বিত হৈছে বুলি কৃত্ৰিম বুদ্ধিমত্তা চালিত পষ্টসমূহে ভুৱা প্ৰচাৰ চলাইছে আৰু এই দাবী ভিত্তিহীন। এনেধৰণৰ ভুৱা খবৰসমূহৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ শ্ৰীগাডকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অভিনেতা পংকজ ত্ৰিপাঠীক আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটাৰে সন্মানিত কৰা হ'ব। ভাৰতীয় চিনেমালৈ অভিনেতাসকলৰ ব্যতিক্ৰমী অৱদান আৰু দেশৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে তেওঁৰ উল্লেখযোগ্য বৰঙণিৰ বাবে এই সন্মান তেওঁক প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰি মেলবৰ্ণত এই সন্মান গ্ৰহণ কৰিব। শ্ৰীত্ৰিপাঠী গেংছ অৱ ৱেছেবৰ, নিউটন, স্ত্ৰী আদি চিনেমাত অভিনয় কৰাৰ বাবে পৰিচিত। উল্লেখযোগ্য যে অহা 13 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱৰ অহা 23 আগষ্টত সামৰণি পৰিব। চীনৰ হুৱাংজুত চলি থকা ISSF বিশ্বকাপ প্ৰতিযোগিতাৰ আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে ঈশা সিং আৰু মনু ভাকেৰক অভিনন্দন জনাইছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুবন্দীয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুবন্দীক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুবন্দীৰ সফলতা দেশে গৌৰৱবোধ অনুভৱ কৰিছে। তেওঁ মুথুবন্দীৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুবন্দীৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুবন্দীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত 8ম স্থানত আছে।
বাতৰি শেষ কৰাৰ আগে প্ৰথম বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ।

লোকসভাত আজি লোক পৰীক্ষা অহৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেখে লাভ কৰা বৰঙণি ধনাথ মহাতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতমূলক ৰাজা মুথুপুণ্ডিয়ে আজি পুৰুষৰ 65

0: এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতক ৰাজা মুথুপুণ্ডিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। আমাৰ ৰাজ্যৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া আধুনিক গীত। শিল্পী হৈছে কমল ৰচিদ আহমেদ।

0: শ্ৰোতা, ইমান পৰে অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান ৰেঙনি, যুগুতাই আগবঢ়াইছে পুলক কুমাৰ ডেকাই।
1: তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। উজনি অসমৰ তিনিখন জিলাত হোৱা প্ৰলংকাৰী বানত সৰ্বস্বান্ত হৈ পৰা লোকসকলক পুনৰ সংস্থাপনৰ সমান্তৰালভাৱে খাদ্য সামগ্ৰী আৰু খোৱা পানীৰ দেখা দিয়া সংকট দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ সময়তে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বিভিন্ন সামগ্ৰী নিতৌ যোগান ধৰি মহৎ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ শোণিতপুৰ জিলাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হয়। তেজপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে বান সাহায্য লৈ বানপীড়িত অঞ্চলত বিতৰণ কৰা পৰিলক্ষিত হৈছে। যিয়ে যেনেকৈ পাৰে যত সামান্য হ'লেও বান সাহায্য প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা পৰিলক্ষিত হৈছে। জিলা তিনিখনৰ এই দুৰৱস্থা দূৰ কৰিবলৈ আন আন জিলাসমূহেও প্ৰশাসনিকভাৱে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে বানত আক্ৰান্ত নোহোৱা প্ৰত্যেকখন জিলাক বানাক্ৰান্ত লোকক সহায় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বানাক্ৰান্ত অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী আৰু আন আন খাদ্য সামগ্ৰী সামৰ্থ্য অনুযায়ী প্ৰেৰণ কৰিবলৈ প্ৰত্যেকগৰাকী জিলা আয়ুক্তক নিৰ্দেশনা জাৰি কৰাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনেও যোৱা শনিবাৰৰে পৰা বানত আক্ৰান্ত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী প্ৰেৰণ কৰা পৰিলক্ষিত হয়। শোণিতপুৰ জিলা প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰাৰ কথা জিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ পৰা জানিব পৰা মতে দেওবাৰে পুৱা 10খন ট্ৰাকত বান আক্ৰান্ত জিলা তিনিখনলৈ বুলি 2,20,000 লিটাৰ খোৱা পানীৰ বটল, 4খন ট্ৰাকত 1,69,000 বিস্কুটৰ পেকেট প্ৰেৰণ কৰা হয়। আনহাতে জিলা তিনিখনলৈ 20,000 খাদ্য সামগ্ৰীৰ টোপোলা দুটা দিনত পঠিওৱাৰ ব্যৱস্থা কৰে। একেদৰে 6খন আন ট্ৰাকত 2,300 খাদ্য সামগ্ৰীৰ টোপোলা প্ৰেৰণ কৰাও পৰিলক্ষিত হয়। এই টোপোলাসমূহত 8 কেজিকৈ চাউল, দাইল, মিঠাতেল, নিমখৰ লগতে আন সামগ্ৰীও আছে। শনিবাৰে 14খন ট্ৰাকত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা সামগ্ৰীসমূহ কঢ়িয়াই নিয়াৰ পিছত দেওবাৰে পুনৰ নিশা দোলাবাৰীত একত্ৰিত হৈ আন 13খন ট্ৰাকত খাদ্য সামগ্ৰীসমূহ প্ৰেৰণৰ ব্যৱস্থা কৰে শোণিতপুৰ জিলা প্ৰশাসনে। ইফালে তেজপুৰৰ প্ৰায়বোৰ স্বেচ্ছাসেৱী সংগঠনেই খাদ্য সামগ্ৰী আৰু বানপীড়িত অঞ্চলত প্ৰয়োজনীয় হোৱা বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। বহু দল সংগঠনে নিজে গৈ বানপীড়িত অঞ্চলসমূহত এই খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰদান কৰা পৰিলক্ষিত হয়। বিশেষকৈ বানপীড়িত অঞ্চলসমূহত শুকান খোৱা বস্তু যেনে চিৰা, গুড়, মুড়ি ইত্যাদিৰ বৰ প্ৰয়োজন। ঠিক তেনেদৰে মমবাতি, দিয়া চলাই, নিমখ, চাউল, চেনি, দাইল, মিঠাতেল আদি, আলু আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ প্ৰয়োজন। ইয়াৰ উপৰিও যিসমূহ স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তিবিশেষে বানপীড়িত অঞ্চললৈ সামগ্ৰী দান দিব বিচাৰে সেইসকলে শিশু খাদ্য আৰু শিশুৰ পোচাক আদি যোগান ধৰিব পাৰে। যি যি স্থানত পানী শুকাইছে সেই স্থানসমূহৰ অৱস্থা অতি পুতৌজনক, দুখ লগা হৈছে। সেই অঞ্চলসমূহত এতিয়া বেমাৰ বিয়পি মানুহক আক্ৰান্ত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। বানে ধুনীয়া ঘৰখনত ফেনাইল, ব্লিচিং পাউডাৰ আদি

যোৱাৰ যথেষ্ট প্ৰয়োজন। সেয়েহে বানপীড়িত অঞ্চললৈ সামগ্ৰী যোগান ধৰোঁতে ফেনাইল, ব্লিচিং পাউডাৰ ইত্যাদিও যোগান ধৰিব পাৰে। তদুপৰি মহিলাসকলৰ প্ৰয়োজনীয় পোচাক আৰু শিশুৰ পোচাকৰ লগতে শিশু খাদ্যৰো অতিব প্ৰয়োজন। ইয়াৰ উপৰিও মানুহৰ লগতে পশুধনৰ যথেষ্ট ক্ষতিসাধন হৈছে আৰু পশুধনৰ বাবেও যথেষ্ট পৰিমাণৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন হৈছে। এই খাদ্য সামগ্ৰীসমূহ যোগান ধৰিব পাৰিলেও বানপীড়িত অঞ্চলসমূহৰ ৰাইজে কিছু পৰিমাণে সকাহ পাব। লক্ষণীয়ভাৱে এক শুভ লক্ষণ যে সমগ্ৰ ৰাজ্যতে এক জনজাগৰণৰ সৃষ্টি হৈছে আৰু মানুহে মানুহক সহায় কৰাৰ বাবে অন্তঃকৰণেৰে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। ই অসমবাসীৰ বাবে, অসমীয়া জাতিৰ বাবে এক শুভ লক্ষণ বুলি চিহ্নিত হৈছে। এই বিপদ আৰু সংকটকালত মানুহে মানুহক অকণমান সহায় কৰিব পাৰিলে নিশ্চিতভাৱেই আমাৰ সমাজখন সুন্দৰ হৈ থাকিব। স্বায়ত্তশাসিত দৰং মহাবিদ্যালয়ৰ 82 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন হৈ যায়। বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হয় দৰং মহাবিদ্যালয় প্ৰাংগণ। অৱসৰপ্ৰাপ্ত অধ্যাপক, অধ্যাপিকা আৰু কৰ্মচাৰীক বিশেষভাৱে এই অনুষ্ঠানত সন্মান প্ৰদান কৰা হয়। প্ৰাক্তন ছাত্ৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অশোক কুমাৰ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনাই মহাবিদ্যালয় কৰ্তৃপক্ষই। শিক্ষাৰ্থীৰ গীত নৃত্যৰে মুখৰিত হয় মহাবিদ্যালয় চৌহদ। ঠিক তেনেদৰে মহাবিদ্যালয় চৌহদত নিউজ লেটাৰ উন্মোচন কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মায়েও মহাবিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰে। নিজৰ শিপাক পাহৰি গ'লে জাতীয় কৃষ্টি আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ আহ্বান জনায় উপাচাৰ্য ডক্টৰ অশোক কুমাৰ বৰাই। মেধাৱী শিক্ষাৰ্থীক 13টাকৈ নেশৰ নগদ ধনৰ শৈক্ষিক বঁটাও প্ৰদান কৰা হয়। স্নাতক প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা বহুকেইগৰাকী শিক্ষাৰ্থীক এই অনুষ্ঠানতে বিশেষভাৱে অভিনন্দন জনোৱা হয়। ইণ্ডিয়ান যোগ কালচাৰ আৰু যোগ থেৰাপী চেণ্টাৰৰ প্ৰতিষ্ঠাপক সভাপতি আন্তঃৰাষ্ট্ৰীয় যোগবিদ যোগাচাৰ্য সুভাশিষ কৰৰ উপস্থিতিত যোগ ক্ৰিয়াৰ প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভ হয়। শোণিতপুৰ যোগ সংস্থাৰ উদ্যোগত অসমীয়া ক্লাব আৰু শোণিতপুৰ জিলা শৰীৰচৰ্চা সন্থাৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত হৈছে। অচিৰেই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত যোগ পাঠ্যক্ৰমৰ শুভাৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে। যোগ এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শিক্ষা বুলি মন্তব্য কৰে সুভাশিষ কৰে। তেজপুৰৰ অসমীয়া ক্লাবৰ ক্ৰীড়া বিভাগৰ জৰিয়তে বৰ্তমানলৈকে 22 আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ জন্ম হৈছে বুলি মন্তব্য কৰে অসমীয়া ক্লাবৰ সম্পাদক পংকজ কুমাৰ বৰাই। আৰ্টিষ্টিক যোগেৰে এক দৃষ্টিনন্দন শুভাৰম্ভণি অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ গীতেৰে মুখৰিত হৈ পৰে তেজপুৰৰ ধৰ্মৰত্ন গহনচন্দ্ৰ গোস্বামী সোঁৱৰণী উদ্যান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতৰ প্ৰতিযোগিতাত সংগীতমৰ কৰ্মকৰ্তাসকলৰ লগতে বিভিন্নজনে প্ৰয়াত জয়ন্ত হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৰস্কাৰৰ কথা নেভাবি প্ৰতিযোগীক জয়ন্ত হাজৰিকাৰ গীতৰ মহত্ব উপলব্ধি কৰিবলৈ আহ্বান জনায় বিশিষ্ট গীতিকাৰ বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই। এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হৈছিল। তেজপুৰৰ পুৰাতন স্থাপত্য ভাস্কৰ্যসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা আয়ুক্তই বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ বিষয়াৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক লগত লৈ ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপিৰ স্থান পৰ্যবেক্ষণ কৰা হয়। বিশিষ্ট বুৰঞ্জীবিদ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মাৰ এই ক্ষেত্ৰত বিশেষ সন্তোষ প্ৰকাশ কৰে। জিলা প্ৰশাসনৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে কনক চন্দ্ৰ শৰ্মা আৰু বিশিষ্ট পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। অগ্নিগড়ৰ নিৰ্মীয়মান লিফ্টৰ সুবিধাৰ অগ্ৰগতিৰো পৰ্যবেক্ষণ কৰা হয়। শোণিতপুৰ জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ চৰকাৰী কাম কাজ সম্পাদনাৰ যিকোনো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি এক ৰাজহুৱা জাননী জাৰি কৰা ঘটনাই সচেতন মহলক আকৰ্ষিত কৰিছে।
জিলা আয়ুক্তগৰাকীয়ে জাৰি কৰা ৰাজহুৱা জাননীত আয়ুক্ত কাৰ্যালয়

তথা ইয়াৰ অধীনৰ আন সকলো চৰকাৰী কাৰ্যালয়ত ৰাইজৰ সেৱাত বিভিন্ন চৰকাৰী কাম কাজ সুচাৰুৰূপে তথা যথাসময়ত সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি উল্লেখ কৰি কোনো আবেদনকাৰীয়ে এই ক্ষেত্ৰত সংশ্লিষ্ট বিষয়া, কৰ্মচাৰী অথবা কোনো মধ্যভোগীৰ দ্বাৰা কোনো ধৰণৰ হাৰাশাস্তি অথবা দুৰ্নীতিৰ সন্মুখীন হ'লে উল্লেখ কৰা নম্বৰত যোগাযোগ কৰি অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে। আবেদন কৰা কামৰ বিপৰীতে কোনো বিষয়া, কৰ্মচাৰী অথবা মধ্যভোগীয়ে উৎকোচ বিচাৰিলে কোনো সংকোচ নকৰাকৈ উল্লেখিত নম্বৰ যোগেদি পোনপটীয়াকৈ ফোন বা হোৱাটছআপ বাৰ্তা বা ছ'চিয়েল মিডিয়া হেণ্ডেলত টেগ কৰি জিলা আয়ুক্তক অৱগত কৰিবলৈ আহ্বান জনাইছে। অভিযোগ দাখিল কৰা ব্যক্তিৰ নাম, ঠিকনা, সবিশেষ গোপনে ৰখা হ'ব বুলি উল্লেখ কৰি জাননীখনত কোনো মধ্যভোগীৰ উপস্থিতি অথবা কাৰ্যপন্থাৰ উমান পালে তেনে ব্যক্তিৰ তথ্য জিলা আয়ুক্তক শীঘ্ৰে অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলা প্ৰশাসনে সকলো চৰকাৰী কাৰ্যালয়ত স্বচ্ছ, নাগৰিককেন্দ্ৰিক আৰু দুৰ্নীতিমুক্ত সেৱা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি যদি কোনো বিষয়া, কৰ্মচাৰী বা মধ্যস্থতাকাৰীয়ে উৎকোচ বিচাৰে, অযথা বিলম্ব, হাৰাশাস্তি কৰে অথবা চৰকাৰী সেৱা লাভত অসুবিধাৰ সৃষ্টি কৰে তেতিয়াহ'লে তাৎক্ষণিকভাৱে অভিযোগ জনাবলৈ আহ্বান জনাইছে। অভিযোগ সহায়ক নম্বৰসমূহ হ'ল কাৰ্যালয়ৰ কৰ্মদিনত পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 03712220011, সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজালৈ 03712220005। আনহাতে কাৰ্যালয় বন্ধ দিনত পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈ 03712220005। হোৱাটছএপ নম্বৰ হ'ল 9435127301 অথবা টুইটাৰ হেণ্ডেল ডিচকম শোণিতপুৰতো অভিযোগ দাখিল কৰিব পাৰিব। আজি দুপৰীয়া তেজপুৰৰ নিকটৱৰ্তী বৰঘাট শিঙিতলিত জীয়াভৰলী নৈত এক কিশোৰসহ দুজন পানীৰ সোঁতত উটি যোৱাৰ বিপৰীতে এজনক উদ্ধাৰ কৰা হয় যদিও এজন সন্ধানহীন হৈ আছে। উল্লেখ্য যে জীয়াভৰলী নৈত সাঁতুৰি থকাৰ সময়তে 14 বছৰীয়া জুলফিকৰ হুছেইন জীয়াভৰলীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে। লগে লগে কিশোৰজনক উদ্ধাৰ কৰিবলৈ সিৰাজুল ইছলাম নামৰ যুৱক এজনে পানীত জঁপিয়াই চেষ্টা কৰে যদিও তেওঁকো পানীৰ সোঁতে উটিয়াই নিয়াৰ সময়তে স্থানীয় লোকে কোনোমতে সিৰাজুলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত সিৰাজুলক তেজপুৰ কনকলতা সামৰিক চিকিৎসালয়লৈ আনি চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হয়। আনহাতে নৈৰ সোঁতত উটি যোৱা কিশোৰ জুলফিকৰৰ সন্ধান এতিয়াও ওলোৱা নাই। উল্লেখ্য যে দুয়োজনৰ ঘৰ শিঙিতলি অঞ্চলত। তেজপুৰত গাড়ী চোৰে এইবাৰ এখন 108 এম্বুলেন্স চুৰি কৰি নিয়াৰ সময়তে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক 3 গাড়ী চোৰক গতাই দিয়া ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। তেজপুৰ ৰূপম পেট্ৰলিয়াম সন্মুখত নিশা ৰখাই থোৱা AS 25CC 7844 নম্বৰৰ 108 এম্বুলেন্স নিশা 3 যুৱকে বাম পৰ্বতীয়াৰ মাজেৰে চুৰি কৰি পলায়নৰ চেষ্টা চলাইছিল। স্থানীয় লোকে দেখা পাই এই এম্বুলেন্সখনক ধৰা পেলায়। 3 গাড়ী চোৰক জামুগুৰি হাটৰ সৰু ভগীয়াৰ সুৰজ বনিয়া, তেজপুৰ পলফিল বামুণগাঁৱৰ ৰাহুল গোৱালা আৰু ঢেকীয়াজুলি তিনিখৰীয়া চাহ বাগিচাৰ চাপৈ বস্তিৰ গুলচন কুজুৰ বুলি চিনাক্ত কৰিছে। তেজপুৰত বিদ্যৎ সমাজৰ উপস্থিতিত বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠান। বিশিষ্ট শিক্ষাবিদ দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অৱনী কুমাৰ শৰ্মাৰ প্ৰবন্ধ সংকলন চিন্তা থুনপাক উন্মোচন কৰা হয়। তেজপুৰত ধাৰাবাহিকভাৱে জ্যেষ্ঠজনে প্ৰকাশ কৰি আহিছে বিভিন্ন ধৰণৰ গ্ৰন্থ। এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ বিজ্ঞান লেখক ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। সাহিত্য চিন্তাশীলৰ চিন্তা বুলি মন্তব্য কৰে শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে। অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডক্টৰ অৱনী কুমাৰ শৰ্মাৰ এই প্ৰবন্ধ সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। তেজপুৰৰ বিশিষ্ট অভিনেত্ৰী ডাক্তৰ জাহানাৰা বেগমৰ JB প্ৰডাকশ্যনৰ উদ্যোগত 10 দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ হৈছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ শিক্ষক ভাস্কৰ বৰুৱা আৰু দৰথী ভৰতদাজৰ তত্বাৱধানত এই প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
এই প্রশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠান।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছো আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 27 তাৰিখ।

আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱস। 1939 চনৰ আজিৰ দিনটোতে ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভছ পুলিচ হিচাপে এই বাহিনীৰ যাত্ৰা আৰম্ভ হৈছিল। স্বাধীনতাৰ পিছত 28 ডিচেম্বৰ 1949 চনত চি আৰ পি এফ এক্ট বলবৎ হোৱাৰ লগে লগে ইয়াৰ নাম চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ কৰা হয়। দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, আইন শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ আৰু উগ্ৰবাদীৰ বিৰুদ্ধে অভিযান তথা দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানত চি আৰ পি এফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজিৰ দিনটোত চি আৰ পি এফৰ সাহসী জোৱানসকলৰ সেৱা, ত্যাগ আৰু কৰ্তব্য নিষ্ঠাক সন্মান জনোৱা হয়।

ডক্টৰ এপিজে আব্দুল কালাম ভাৰতৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী, শিক্ষাবিদ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি। তেওঁ সন্মান সহকাৰে ভাৰতৰ মিছাইল মেন ৰূপে অভিহিত কৰা হয়, কাৰণ ভাৰতৰ ক্ষেপণাস্ত্ৰ আৰু মহাকাশ গৱেষণাৰ কাৰ্যসূচীৰ বিকাশৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ নেতৃত্বত পৃথিৱী, অগ্নি, আকাশ, ত্ৰিশূল, নাগ আদিৰ দৰে ক্ষেপণাস্ত্ৰ বিকাশ কৰা হৈছিল, যি দেশৰ সামৰিক শক্তিক শক্তিশালী কৰি তুলিছে। 1931 চনৰ 15 অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত তেওঁৰ জন্মগ্ৰহণ কৰিছিল। তেওঁ ভাৰতৰ 11তম ৰাষ্ট্ৰপতি হিচাপে 2002 চনৰ পৰা 2007 চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজক সপোন দেখিবলৈ আৰু সেই সপোনক বাস্তৱিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ আত্মজীৱনী উইংছ অফ ফায়াৰ অতি জনপ্ৰিয়। দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰত ৰত্ন, পদ্মভূষণ, পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে। 2015 চনৰ আজিৰ দিনটোতে শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহোঁতে তেওঁ অসুস্থ হৈ পৰে আৰু তেখেতৰ দেহাৱসান ঘটে। তেওঁৰ জীৱন, সৰলতা, জ্ঞান আৰু দেশপ্ৰেমে আজিও কোটি কোটি ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে। আজি ৱৰ্ল্ড হেড এণ্ড নেক কেন্সাৰ ডে। প্ৰতি বছৰে 27 জুলাই তাৰিখে এই দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু

ৰোগটোৰ আগতীয়াকৈ চিনাক্তকৰণ আৰু চিকিৎসাৰ গুৰুত্ব বিষয়ে অৱগত কৰা। এই কৰ্কট ৰোগে মুখ, জিভা, ডিঙি, নাক আৰু অন্যান্য সংশ্লিষ্ট অংগক প্ৰভাৱিত কৰিব পাৰে। ধূমপান, ধপাত সেৱন, গুটখা, পান মছলা আৰু অত্যাধিক সুৰাপান ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বিপদজনক কাৰণ। কৰ্কট ৰোগ প্ৰতিৰোধ, স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ আৰু সময়মতে চিকিৎসা গ্ৰহণৰ প্ৰতি সজাগ হ'বলৈ জনসাধাৰণক উৎসাহিত কৰিবলৈ এই দিৱস প্ৰতি বছৰে পালন কৰা হয়। নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটি সংৰক্ষিত অঞ্চল। 2000 চনৰ আজিৰ দিনটোতে নামবৰ সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যৰূপে ঘোষিত কৰা হয়। 37 বৰ্গ কিলোমিটাৰ জুৰি থকা এই অঞ্চলটো গোলাঘাট নগৰৰ পৰা 25 কিলোমিটাৰ দূৰত্বত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 65 কিলোমিটাৰ দূৰত্বত অৱস্থিত। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই অভয়াৰণ্যক ঢেকীয়াপতীয়া বাঘ, ঘুং, মেথুন, হলো বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, হাতী, সুগৰী পহুকে ধৰি বহু জীৱ জন্তু, পক্ষীকুল, সৰীসৃপ আদিৰ বাবে বিখ্যাত। কেৱল সেয়াই নহয়, গছ গছনিৰ বাবেও বিখ্যাত এই অভয়াৰণ্য। ইয়াত শাল, চেগুন, বনচুম, তিতাচপাকে ধৰি বিভিন্ন ধৰণৰ মূল্যৱান গছ আছে আৰু ইয়াৰ উপৰিও 50 বিধ বিৰল প্ৰজাতিৰ অৰ্কিডো এই বনাঞ্চলত পোৱা যায়। আৰু নামবৰ অভয়াৰণ্য বৰ্তমান অসমৰ এক বিখ্যাত অভয়াৰণ্যৰূপে পৰিচিত। দাদাভাই নৰজী ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম অগ্ৰণী নেতা, শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু অৰ্থনীতিবিদ। তেওঁক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায়। 1899 চনৰ 27 জুলাই তাৰিখে তেওঁ তৃতীয়বাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 1899 চনত মুম্বাইত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল। তেওঁ ড্ৰেইন থিয়ৰীৰ জৰিয়তে ব্ৰিটিছ শাসনে কেনেদৰে ভাৰতৰ সম্পদ ইংলেণ্ডলৈ লৈ গৈছিল সেয়া তথ্য প্ৰমাণ সহকাৰে ব্যাখ্যা কৰিছিল। তেওঁ আছিল ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয়। অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। চেনেহ জৰীৰ গাঁঠি শীৰ্ষক গল্প সংকলনৰ বাবে 2006 বৰ্ষত তেওঁ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেখেতে ৰচনা কৰা নামঘৰীয়া নামৰ উপন্যাসখন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিকৰূপে প্ৰচাৰ কৰিছিল। তেখেতক অসম উপত্যকা সাহিত্য বঁটাও প্ৰদান কৰা হয়। ৰাজপাত, পলাতক, আশ্ৰয়, গল্প আদি তেওঁৰ ৰচনা। 2022 চনৰ আজিৰ দিনটোতে তেখেতৰ দেহাৱসান ঘটে। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস।

0: জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
3: পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

0: मल्लिकार्जुन खड़गे सदन में मौजूद हैं, आप वरिष्ठ सदस्य हैं, आप अपनी पार्टी के सदस्यों को समझाइए जो हंगामा कर रहे हैं। बाहर जाकर आप कहते हैं कि हमें सदन में बोलने नहीं दिया जाता, लेकिन यहाँ आपके आगे हम अनुरोध कर रहे हैं, फिर भी आप चर्चा में हिस्सा नहीं ले रहे। श्री खड़गे ने कहा कि वे सदन में चर्चा के लिए तैयार हैं, लेकिन वो चाहते हैं कि गृह मंत्री स्वयं सदन में आए, उपस्थित हों और प्रदर्शनकारी छात्रों पर पुलिस की कार्रवाई के मुद्दे पर बयान दें। हंगामे की वजह से उपसभापति हरिवंश ने बैठक को पूरे दिन भर के लिए स्थगित कर दिया। अभी आप संसद में हुई आज की कार्यवाही की समीक्षा सुन रहे थे।
1: মিডিয়া মৱৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো অনুষ্ঠান উত্তৰণ। আজি এই অনুষ্ঠানত শুনক তেজপুৰৰ এগৰাকী উদ্যোগী ঋতুৰাজ বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাঞ্জল শইকীয়াৰ, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত আমি শ্ৰোতাসকলৰ সৈতে চিনাকি কৰিব বিচাৰিছোঁ তেজপুৰৰ এগৰাকী পৰিচিত ব্যৱসায়ী ঋতুৰাজ বৰুৱাৰ সৈতে। বৰুৱা, আপোনাক আমাৰ এই উত্তৰ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপুনি হোটেলৰ এটা ব্যৱসায় কৰি আছে যি হোটেল ৰাজ নামেৰে পৰিচিত, আৰু তেজপুৰৰ মানে মানুহৰ মুখে মুখে এতিয়া হোটেল ৰাজৰ খাদ্যৰ বিষয়ে আমি সেই কথাখিনি পাতিম বাৰু। তে প্ৰথমতে যিটো ব্যৱসায়ৰ কথাটো কেনেকৈ মনলৈ আহিলে, আপোনাৰ সপোন আছিল নেকি? আপোনাৰ
3: মোৰতো সপোন আছিলে, মানে মোৰ সপোনত এই খুৰা মোৰ ব্যৱসায়, খুৰাক দেখি দেখি দেখি দেখি তাৰপিছত মোৰ সৰু সুৰাকৈ ব্যৱসায় আৰম্ভ কৰিলোঁ কিবা কিবি অলপ।
2: হয়,
3: মোৰ পেপাৰ এজেঞ্চি আছিলে বা এনেকুৱা সৰু সুৰা বিজনেছ কৰি কৰি চবত অলপ ভালদৰে চাকচেছ নহ'লোঁ। তাৰপিছত চিন্তা কৰিলোঁ যে খোৱা বোৱা বিজনেছ কৰোঁ। 2010 মই সৰুকৈ আৰম্ভ কৰিছিলোঁ খোৱা বোৱাৰ বিজনেছ। তাৰপৰা এইখন আৰম্ভ কৰাৰ লগে লগে লাহে লাহে লাহে লাহে ভাল হ'বলৈ ল'লে। আজি মানে 2026 এতিয়া আৰু ভাল হৈ মানুহৰ লগত ভাল এটা হেৰি হৈ গ'ল।
2: হয় হয়, মানে 2010 পৰা যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া হয়তো আপোনাৰ চলি আছিলে মানে, কিন্তু মানুহৰ যিটো প্ৰচাৰটো মানে
3: প্ৰচাৰটো নাছিলে
2: নাছিলে। হয়,
3: এই ধৈৰ্যখিনি ধৰিলোঁ কাৰণে আজি মোৰ ইমানখিনি।
2: হয় হয়, সেইটোৱে আচলতে আমাৰ এই অনুষ্ঠানটিৰো মানে উদ্দেশ্যটো সেইটো, কেনেধৰণৰ আপুনি নিজকে স্বাৱলম্বী কৰি অধিক মানে উন্নতি কৰিব পাৰে। এইটো আপুনি প্ৰেৰণা বুলি কওঁতে খুৰাৰ কথা ক'লে নহয় জানো, মানে আপুনি সৰুতে আপুনি এইটো থিৰাং কৰি লৈছিল যে আপুনি ব্যৱসায় কৰিব, চাকৰিৰ প্ৰতি আপুনি
3: মোৰ নাছিলে।
2: প্ৰথম অৱস্থাত কেনেকুৱা, আপুনি কিবা বাধাৰ সন্মুখীন হৈছিল নেকি?
3: তেতিয়াতো ধৰি লওক প্ৰথম মোৰ আৰ্থিক অলপ অৱস্থা বেয়া আছিলে মোৰ, তেতিয়া মানে বেংকেতো তেতিয়া পুতুককৈ কাকো লোন নিদিয়ে
2: নিদিয়ে হয়
3: আপোনাক একোৱেই নাই কেনেকে। তেতিয়া আমাৰ এই বন্ধন বেংকটো আছিলে,
2: বন্ধন
3: বেংকটোত তেতিয়া কি কৰিছিলে, 10,000 টকা মই তেওঁৰ পৰা লৈছিলোঁ, তেওঁৰ মোৰ মায়ে লৈছিলে
2: একচুৱেলি,
3: মোক নিদিয়ে, মাক দিছিলে। তাৰপৰা সেইটো পইচাটো আমি সপ্তাহত ঘূৰাব লাগে। এই ষ্টাৰ্টিংটো 10,000 টকা দিয়ে কৰিছোঁ, সেই 10,000 টকা ঘূৰাই ঘূৰাই আজি এইটো অৱস্থা পালোহি। এই 10,000 টকাই মোৰ ষ্টাৰ্টিং।
2: হয় হয়, পিছত আপুনি বেংকৰ পৰা লোন লৈছে?
3: আৰু এতিয়া ল'বলগীয়া হোৱা নাই,
2: নাই,
3: এতিয়া ধুনীয়াকৈ চলি আছোঁ।
2: হয় হয়,
3: ল'বলগীয়া হোৱা নাই,
2: নাই, নোলোৱাকৈ মানে চলাটো ডাঙৰ কথা আচলতে। এতিয়া যিটো হোটেলখনৰ আপোনাৰ সুস্বাদু খাদ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা, গুণগত মান, মানে আমাৰ এটা নাম আছে যে তেজপুৰ চহৰখনত, তেজপুৰৰ লগতে বাহিৰৰ মানুহো ইয়াত আহি খাইহি, এই সফলতাটোৰ আপুনি মূল মন্ত্ৰ কি বুলি ভাবে?
3: মই এইটোৱেই ভাবোঁ যে আপুনি চাফ চিকুণ বস্তুবিলাক পৰিপাটি হ'ব লাগিব ধুনীয়া, আৰু মানে যিয়ে হওক বস্তু ভালকৈ চাই চিতি আনিব লাগিব, আৰু অলপ চাব লাগিব নিজে।
2: হয়,
3: মই নিজে চাওঁ দেই, গোটেইখিনি মই চাওঁ, বেলেগৰ ওপৰত এই নিদিওঁ।
2: হয় হয়, সেইটো আমি দেখা পাওঁৱেই বাৰু। হয়,
3: সেইটো বস্তু মানে কৰিলে আৰামত ধুনীয়াকৈ চলিব, চাফ চিকুণটো কিন্তু বহুত ইম্পৰ্টেণ্ট দেই।
2: হয় হয়, চাফ চিকুণৰ লগতে যিটো খোৱাৰ মানদণ্ডটো, হয়
3: সেইটো একদম ভাল, একদম মই ক'লোঁ যে ভালৰ ভালটোহে মই আনিম,
2: আৰু আৰু সেইটো আপুনি ধাৰাবাহিকতাটো ৰাখিব লাগিব যে এতিয়া আজি ভাল যদি আপোনাৰ সেইটো নহয়। হয় হয়,
3: আপুনি মোৰ ৰাতিপুৱা সদায় দেখিব বজাৰত,
2: হয়
3: মই নিজেই বজাৰত যাওঁ,
2: কাৰো পৰা
3: মই পাৰোঁ ৰাতিপুৱাই ওলাই যাওঁ, নিজে সেইখিনি কৰোঁ, মই যেতিয়ালৈকে মানে প্ৰেজেণ্ট থাকিম, আৰু সেইটো কাৰণে চলি আছে।
2: সেইটো আচলতে বহুতখিনি আপোনাৰ যিটো ব্যৱসায়

0: সফল হোৱাত মানে সহায় কৰিছে। আৰু লগতে আপোনাৰ যিটো আপুনি দহত আৰম্ভ কৰিছোঁ বুলি ক'লে, তাৰ মাজতে এটা খুব কঠিন সময় এটা আপুনি পাৰ কৰিলে, যিটো ক'ভিডৰ সময়খিনি, সেইখিনি সময়ৰ পাছতো কওকচোন কেনেকৈ চলাইছিলে?
1: মোৰ যেতিয়া দহত আৰম্ভ কৰিছোঁ তেতিয়া লাহে লাহে মোৰ যিবিলাক বাচন পাতি ডাঙৰ ডাঙৰ হৈ গৈ আছিলে, ক'ভিডৰ পিছত আকৌ সৰু হৈ গ'ল, মোৰতো চিন্তাত পৰি গ'লো যে কি হ'ম এতিয়া। তাৰপিছত লাহে লাহে লাহে লাহে কিন্তু মোৰ তাৰপিছত আহি গ'ল, আকৌ আকৌ ধুনীয়াকৈ আগৰ নিচিনা আহি গ'ল।
0: মানসিকভাৱে আপুনি অকণ ভাঙি পৰিছিল নেকি?
1: অকণ
0: মানে এইবোৰ নকৰোঁ আৰু এনেকুৱা ধৰণৰ,
1: মই নকৰিলে কৰিম কি, মই বিজনেছ কৰিবই লাগিব, কিন্তু মোৰ লগত বহুতখিনি মানুহ জড়িত হৈ আছে, সিহঁতকো চাব লাগিব। সেইকাৰণে মই তেনেকৈ লাহে লাহে, কিন্তু গোটেইখিনিয়ে মোৰ লগত দিছে দেই, গোটেইখিনিয়ে এৰি যোৱা নাই, তাপ সিহঁতকো মই চাইছোঁ, আৰু সিহঁতে ক'ভিডৰ পিছত মোৰ লগতে আছে।
0: তেতিয়া ষ্টাফ কম আছিলে আপোনাৰ?
1: তেতিয়া কম আছিলে বুলি তেনেও আছিলে,
0: আছিলে না, সেইটো ডাঙৰ কথা। আপোনাৰ অধীনত মানে তেওঁলোকে কাম কৰি আছে, তেওঁলোকৰ ঘৰকেইখন আপুনি চলাই আছে,
1: সেইটো মেইন বস্তু
0: হয়। আৰু আপোনাৰ যিটো হোটেল ব্যৱসায়ৰ আপুনি এটা নিজস্বভাৱে ঠিক কৰি লৈছে যে আপুনি মানে সন্ধিয়াৰ সাজটো আপুনি নচলায়, নহয় জানো?
1: নচলাওঁ,
0: মানে দিনতে যি খালে
1: খালে হয় নচলাওঁ ইয়াত।
0: সেইটো কিয় ভাবিলে কথাটো?
1: চাওক, মই এই ৰাতিপুৱাৰ পৰা আমি সন্ধিয়ালৈকে লাগি থাকোঁ,
0: হয়,
1: এই সন্ধিয়া সময়ত মোৰ ষ্টাফখিনি বহুত ভাল পায়, পিছৰ দিনৰ কাৰণে মই আকৌ ধুনীয়াকৈ নতুন এটা হেৰি
0: নতুন উদ্যমৰে তেওঁলোকে আগবাঢ়ে,
1: একদম সঁচা কথা। ৰাতি যেতিয়া এঘাৰটালৈকে কৰে, পিছৰ দিনা ৰাতিপুৱা দেখিব আকৌ খেলি মেলি এইবিলাক,
0: তেওঁলোকৰ সেই উদ্যমতা থাকে দিয়ে মানে। এতিয়া ৰাতিলৈ কৰাৰ পিছত ৰাতিপুৱা সময় তেওঁলোকে অলপ মন নকৰিব হয়। ঠিক, আপুনি যেতিয়া ল'ৰা এটা লয়, কোনটো দিশত আপুনি মন নিৰ্বাহ কৰে, ল'ৰাটো কেনেধৰণৰ নতুন
1: ল'ৰাজনক, সদায় ব্যৱহাৰটো কাষ্টমাৰৰ কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব,
0: হয় হয়,
1: মই সেইটো মেইন বস্তু, মানে কাষ্টমাৰৰ ভালদৰে ব্যৱহাৰ কৰিব লাগিব, সেইটোহে মই চাওঁ,
0: হয় হয়। আৰু এই অনুষ্ঠানটো যিহেতু আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকে শুনি আছে, তেওঁলোকৰ কাৰণে আচলতে এই অনুষ্ঠানটো কেনেধৰণে আচলতে চাকৰি নকৰাকৈ মানুহ স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰি, খুব ভালভাৱে জীয়াই থাকিব পাৰি আচলতে। আমি বহুত মানুহ তেনেধৰণে আমি সাক্ষাৎকাৰ লৈছোঁৱেই। এতিয়া ব্যৱসায়ত

0: ধুনীয়াকৈ নতুন এটা হেৰি
1: নতুন উদ্যমৰে তেওঁলোকে আগবাঢ়ে
0: একদম সঁচা কথা। ৰাতি যেতিয়া আপুনি 11টালৈকে কৰে পিছনে ৰাতিপুৱা দেখিব আকৌ খেলি মেলি এইবিলাক
1: তেওঁলোকৰ সেই উদ্যমতে থাকে দিয়ে মানে এতিয়া ৰাতিলৈ কৰাৰ পিছত আৰু ৰাতিপুৱা সময়ত তেওঁলোকে অলপ মন নকৰিব হয়। ঠিক আপুনি যেতিয়া ল'ৰা এটা লয় কোনটো দিশত আপুনি মন নিৰ্বাহ কৰে ল'ৰাটো কেনেধৰণৰ নতুন
0: ল'ৰাজনক সদায় ব্যৱহাৰটো কাষ্টমাৰৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব
1: হয় হয়
0: সেইটো মেইন বস্তু মানে কাষ্টমাৰৰ লগত ভালদৰে ব্যৱহাৰ কৰিব লাগিব সেইটোহে মই চাওঁ
1: হয় হয়। আৰু এই অনুষ্ঠানটো যিহেতু আমাৰ যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকে শুনি আছে তেওঁলোকৰ কাৰণে আচলতে এই অনুষ্ঠানটো কেনেধৰণেৰে আচলতে চাকৰি নকৰাকৈ মানুহ স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰি খুব ভালভাৱে জীয়াই থাকিব পাৰি আচলতে আমি বহুত মানুহ তেনেধৰণে আমি সাক্ষাৎকাৰ লৈছোঁৱেই। এতিয়া ব্যৱসায়ত লাভ লোকচান দুয়োটাই থাকে
0: দুয়োটাই থাকে
1: তে লোকচানৰ সময়ত আপুনি মানসিকভাৱে কেনেধৰণে শক্তিশালী কৰি ৰাখে নিজকে
0: যেতিয়া 2010ত মই খুলিছিলোঁ
1: আৰু এতিয়া আমি এতিয়াতো আপোনাৰ সেইটো কথা নাহে তথাপিও এজন ব্যৱসায়ী হিচাপে সুধিছোঁ
0: কথাটো
1: হয়
0: কিন্তু মোৰ মাজতে এনেকুৱা লাগিছিলে খোলাৰ পিছত যে কি কৰিলোঁ আহি একো মানে একো দেখাই পোৱা নাই কিন্তু মই যে তেতিয়া ভাঙি যোৱাতে নহয় কিন্তু এইটো মই আগুৱাই যাব নোৱাৰিলোঁ
1: হয় হয়
0: মই তাকে কওঁ নতুন প্ৰজন্মখিনিক যে বিজনেছ কৰিব হ'লে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যটো মেইন কিন্তু দেই আজি বিক্ৰী নহ'ব পাৰে কিন্তু তুমি এইবিলাক বন্ধ কৰি যাব নোৱাৰিবা ধৈৰ্য ধৰিবই লাগিব তেতিয়াহে তুমি আচল হেৰিটো পাব।
1: আৰু কেতিয়াবা প্ৰথম অৱস্থাত যেতিয়া তেওঁলোকে আৰম্ভ কৰে যিকোনো ব্যৱসায় এটা হোটেলেই বা বেলেগ প্ৰথম অৱস্থাতো তেওঁলোকৰ লাভ নহ'ব পাৰে
0: বহুত দিন
1: তেওঁ হয় এবছৰ দুবছৰ তেওঁ অপেক্ষা কৰিব লাগিব
0: কিন্তু সেইখিনি ধৈৰ্য ল'ব পাৰিব লাগিব।
1: আৰু এতিয়াতো মানে কি হৈছে বজাৰখন প্ৰতিযোগিতামূলক এতিয়া আমাৰ তেজপুৰ এখন মানে সৰু চহৰৰ কাৰণে আমি জানো যে কোনকেইখন হোটেল ভাল আমি পটককৈ কৈ দিব পাৰোঁ আৰু এতিয়া সেই মৌখিক প্ৰচাৰটো বৰ ডাঙৰ কথা আচলতে
0: বহুত ডাঙৰ কথা।
1: আৰু এইটো গুণগত যিটো মান আপুনি এতিয়া বৰ্তাই ৰাখিছে সেইটো কাৰণে গ্ৰাহকৰ বিশ্বাসটো আপুনি মানে অৰ্জন কৰিছে হয় এইটোৰ কাৰণে আপুনি কেনেধৰণেৰে কোনটো দিশত গুৰুত্ব দিছে খোৱাটোৰ মানে বনোৱা মানুহজনৰ ওপৰত
0: আৰু এজন যিজন কাষ্টমাৰ মোৰ লগত আহে তেওঁৰ লগত মই এনেকুৱা এটা হৈ যাওঁ তেওঁ মানে মোকে বিচাৰিব সেই বস্তুটো মেইন কিন্তু দেই কাষ্টমাৰজনৰ লগত কেনেকৈ আপুনি
1: হয় হয়
0: সেই বস্তু বহুত ডাঙৰ কথা মই কাষ্টমাৰজনৰ লগত এনেকুৱা মানে তেওঁ মই যি ভাল মই ক'ম তেওঁহে খাব সেইটো
1: যে আজি আপোনাৰ এইটো ডিছ খাওক আজি আমাৰ এইটো
0: মই সেইটো বিশ্বাসটো মই মেইন।
1: আৰু আপুনি প্ৰতিদিনে যিটো খাদ্যৰ সম্ভাৰত আপোনাৰ থাকে বিভিন্ন শাক পাচলি সেইটো একেই থাকেনে নে সলনি কৰি থাকে বতৰ অনুযায়ী বেলেগ বেলেগ
0: বেলেগ থাকে আৰু প্ৰত্যেকদিনা আজি এটা থাকিল নেক্সট দিনা
1: বেলেগ ধৰণৰ
0: একেই থাকিব
1: সেইটোতো একেই থাকিব হয় হয়
0: চব্জিটো বেলেগ থাকিব।
1: এতিয়া কম টকাৰেও ব্যৱসায় কৰিব পাৰি নোৱাৰে এতিয়া কিছুমান এনেকুৱা আমাৰ ল'ৰা আছে ধৰক ব্যৱসায় এটা কৰিবলৈ আৰু আচলতে ব্যৱসায়ত সাহসটো ডাঙৰ কথা টকাতকৈ সাহসটো মানে
0: মই কেনেকৈ পাইছোঁ 10,000 টকা মই সেইটো কৰি দিলোঁ আপোনাক
1: হয় হয়
0: আৰু সেই পইচাকেইটা কিন্তু মোৰ কাৰণে বৰ ডাঙৰ পইচা আৰু এতিয়া আজি 2010ত 10,000 টকা ধেমালি নহয় কিন্তু
1: সেইটোৱে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ মানে ব্যৱসায়ত সফল হ'বলৈ ধন বেছি গুৰুত্বপূৰ্ণ নে মানে গ্ৰাহকৰ বিশ্বাস
0: বিশ্বাস
1: লাগিব
0: বিশ্বাসো লাগিব ধৈৰ্যও লাগিব আপুনি তিনিটা বস্তু পূৰা দৰকাৰ।
1: কম টকাৰে যিবিলাকে কৰিব বিচাৰে তেওঁলোকে যিকোনো ব্যৱসায় এটা তেওঁলোকক আপুনি কেনেধৰণৰ মানে পৰামৰ্শ দিব তেওঁলোকৰ ধৰক পইচা পাতি কম আছে আপুনি নিজেও আৰম্ভ কৰিছে তেনেধৰণে
0: কম টকাতে ইনভেষ্টটো সদায় কমাই কৰিব কওঁ তেতিয়াহে আপুনি যদি আপুনি ডাঙৰ ৰুম এটা ল'লে ইমান দৰকাৰ নাই হাই ফাই কিবা চকী লৈছে টেবুল লৈছে কোনো দৰকাৰ
1: নাই
0: মইতো সেই টেবুল সৰু টেবুলতে প্লাষ্টিক টেবুল
1: ব্যৱহাৰ কৰা
0: খৰচবিলাক কমাই দিওঁ।
1: আৰু এচি প্ৰভিজনটো আপুনি শেহতীয়াভাৱে মানে কৰিছে নেকি প্ৰথম বছৰত নাছিলে
0: নাছিলে ইনভাৰ্টাৰে নাছিলে ফেন আছিলে লাইন কৰিলে 12 বাজি যায়
1: আপুনি দেখিছে যে মানে এইটো দৰকাৰ মোৰ চলিছে তেতিয়া
0: মই কিয় দৰকাৰ বুজিছোঁ মোৰ মানুহখিনি তেনেকৈ আহিব লৈছে না মোৰ ইনকম হৈ আছে তাৰ কাৰণে
1: হয় হয়
0: এচিটো দিছোঁ যে তাৰ কাৰণে মানুহ বহুত বাহিৰৰ মানুহে গৰমত খাব নোৱাৰে এচিটো লাগিব সেইকাৰণে মই এচিটো দিছোঁ এতিয়া পাৰিছোঁ তেতিয়া পৰা নাছিলোঁ।
1: এতিয়া এজন সফল উদ্যোগী হ'বলৈ 3টা গুণ যদি আপোনাক ক'বলৈ কওঁ কি বুলি ক'ব এটাতো সাহসৰ কথাটো আহিছেই হয়
0: সাহস লাগিব মানুহৰ বিশ্বাস জনোৱাটো লাগিব এজন ব্যৱসায়ী এজন কাষ্টমাৰৰ লগত বিশ্বাসটো মেইন বস্তু এই ফাঁকি কথা কৈ বেয়া কথা আৰু ধন পইচাটো লাগিবই অকণমান
1: হয় হয়। আৰু এটা খুব দৰকাৰী কথা এটা হ'ব পাৰে নেকি মোৰ দৃষ্টিত যিটো ভৱিষ্যত চিন্তা কৰিব পৰা কথা এটা আচলতে মানে কি হ'ব পিছৰটো তেনেকুৱা এটা কথাও লাগে আচলতে ব্যৱসায়ত যে মই এইটো কৰিছোঁ আপোনাৰ হোটেলৰো ঠিকেই আছে কিন্তু কিছুমান এনেকুৱা ব্যৱসায় আছে সেইটোকে কৰি বহি থাকিলেও নহ'ব সি যে পিছত আৰু 10 বছৰ পিছত ব্যৱসায়ৰ ৰূপটো সলনি হ'ব
0: হয় সেইটো ঠিক কথা কৈছে
1: এইটো আপোনাৰ আজি আপোনাৰ হোটেলখনো তেনেকুৱা হয়তো আপুনি বেলেগ ধৰণে আৰু এটা ৰূপ দিবলগীয়া হ'বও পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত নহয়
0: আজিকালি এনেকুৱা হ'ব পাৰে এতিয়া মই সেইকাৰণে কি কৰিছোঁ মই আৰু এখন আৰম্ভ কৰিছোঁ খেত্ৰী
1: মই সেইটো সুধিলোঁ আপোনাৰ পৰিকল্পনা কেনেকুৱা হয়
0: সেইখনো ৰাখিছোঁ
1: খেত্ৰী মানে গুৱাহাটীৰ
0: গুৱাহাটী
1: হয়
0: সেইখনো মই ৰাখিছোঁ মানে লাগিবই কারণ এখনো হাইওয়ে দিছো মানে তেজপুরের মানুষখিন তাতেই যায়, আর তেজপুর জামুগুড়ি চতিয়া
1: তার নাম তো রাজেই নেকি
0: রাজেই দিছো, হয় সেইখন এখন করেছো। তারপর অলমান খেতি বাড়ির

0: ফালে ফাৰ্ম টাইপ কিবা কিবি কৰিছোঁ, তেতিয়া মানে চলি থাকিব পাৰে ৰানিং আউট।
1: বুজিছেনে?
0: সেইটো
1: তেনেকুৱা কিছুমান ঠাইত দেখা যায় পুখুৰীও কৰি লয়,
0: তাৰে
1: মাছটো
0: ফাৰ্ম খুলিছোঁ মানে তেনেকুৱা। তাতে মোৰ যিবিলাক হেৰি থাকে, শাক পাচলি ছাগলী আছে, সেইবিলাক চব মই পুহিছোঁ।
1: আৰু হোটেলৰ ক্ষেত্ৰত সাধাৰণতে যিটো প্ৰত্যাহ্বান চেলেঞ্জ হয় এই চেফজনক লৈ পেলাই, মানে আপোনাৰ ক্ষেত্ৰত আপোনাৰ যিটো খোৱাৰ মানদণ্ড একেই পাই আছে, মানে একেই টেষ্ট পাই আছে, হয়তো সেই একেজন চেফেই আছে, আপুনি তেওঁক কেনেধৰণে আপুনি
0: চাওক? এইখিনি মানুহ মই সিহঁতৰ ওপৰত পুৰা নিৰ্ভৰশীল, সিহঁতক মোক লাগিবই,
1: লাগিব হয়।
0: আৰু সিহঁতেও এনেকুৱা এজন মালিকে বিচাৰিব যে আমি সময়ত বেমাৰ হৈছে, কিবা কাৰোবাৰ কিবা দিগদাৰ হৈছে, মই সিহঁতৰ লগত একদম দোস্তৰ নিচিনা থাকোঁ, মই নিজে লাগি থাকোঁ, কাৰণ সিহঁতে মোৰ লগত খুব ভাল পায়। আৰু সেইটোৱে কাৰণে সিহঁতে মোক এৰি নাযায়। কয় যে বহুতে কয় হোটেলত কৰ্মচাৰীৰ কাৰণে বহুত প্ৰব্লেম হয়,
1: কাৰিকৰটোৱে খুব ডাঙৰ কথা আচলতে হয়,
0: কিন্তু মোৰ তাত তেনেকুৱা নাই, চব সমান। আৰু ইয়াত মোৰ মাইকী মানুহ আছে, আজি সেই তেতিয়াৰ পৰা কাম কৰি থকা আজিলৈকে আছে, মই কিন্তু চবকে সমানে ৰাখোঁ, সেইটো
1: তেওঁলোকৰ যিটো মানে অভাৱ অনাতনৰ ক্ষেত্ৰত বা বেমাৰ আজাৰ ক্ষেত্ৰত আপুনি
0: সেইবিলাক চব চব, কাৰণ তেওঁলোকৰ পৰাইতো মই হৈ আছো।
1: হয় হয়। আৰু গ্ৰাহকৰ কেতিয়াবা আপুনি অভিযোগ লাভ কৰিছে নেকি?
0: সেইটো থাকেই,
1: থাকিলে আপুনি যিমান মানে ভাল খোৱালেও
0: নহয়, মই এটাই কথা কওঁ, কিবা থাকিলে মোক জনালে ভাল পাওঁ যে এইটো এনেকুৱা হৈছে ঠিক কৰিব, মই সেইটো খুব ভাল, তেতিয়া মই বুজি পাম যে এইটো এনেকুৱা কৰিলে ঠিক।
1: আপুনি পজিটিভলি লয় কথাটো?
0: মই ভাল পাওঁ, সেইটো মোক ক'লে ভাল পাওঁ, মই ক'ব দিওঁ।
1: আপোনাক হোটেলৰ কি স্পেচিয়েল এনেকুৱা আপুনি ভাবে যে মানুহ কিয় আহে বাৰে বাৰে? মানে মেইন কাৰণটো আপোনাৰ ব্যৱহাৰ, খানাটোতো হয়েই বাৰু ভাল। আৰু
0: আমাৰ তাত মানে কি, আমাৰ যিবিলাক মটন বুলি ভাল, ইলিচ মাছ, তাৰপৰা আৰি মাছৰ পাতুৰি, এইবিলাক চব লোকেল থাকে।
1: হয় হয়।
0: সেইখিনি অলপ মানে কালেকশ্যনটো অলপ ভাল কৰোঁ, প্ৰন এইবিলাক চব থাকে, কালেকশ্যনটো থাকে কাৰণে মানুহে এভেইলেবল আছে চব বস্তু, ধৰি লওক হাঁহৰ পৰা ধৰি লওক চব বস্তু পোৱা যায়, লোকেল মুৰ্গী ব্ৰইলাৰ এইখিনি গোটেইখিনি পোৱা যায়, যাৰ কাৰণে মানুহজন আহি খাবই আৰু, মাছ যোনে মাছ ভাল পায় তেওঁ এইটো মাছ খাব।
1: হয় হয়।
0: সেই তেনেকুৱা ধৰণৰ।
1: এইটো আপোনাৰ মানে যিটো গ্ৰাহক আহি আপোনাৰ হোটেলত খোৱা বোৱা কৰে, এইটো এটা আপোনাৰ ব্যৱসায় চলি আছে, তাৰ বাদেও আপুনি যিটো অন্য ঠাইত গৈ যিটো কেটাৰিং বা তেনেকুৱা ধৰণৰ কিবা কৰে নেকি?
0: কিছুমান মিটিং থাকে ধৰি লওক, মিটিঙৰ কামবিলাক কৰোঁ, বিয়াৰ কাম কৰোঁ, কাৰোবাৰ বাৰ্থডে কাম,
1: সেইবিলাক
0: এইখিনি এক্সট্ৰা আৰু, ধৰি লওক ৰাতি থাকে, দিনত থাকে কিবা।
1: বিয়াৰ মানে কেনেকুৱা আপোনাৰ কাৰিকৰ
0: কেটাৰিং কামটো?
1: আপোনাৰ সেইটো
0: মিটিং থাকিলে আমাৰ ধৰি লওক
1: মিটিং বিয়া বা যিকোনো হেৰিয়াতে
0: যি থাকে, যি অনুষ্ঠান,
1: এইটো এটা মানে পেকেজ হিচাপে লয়,
0: এইটো মানে কিমান মানুহ থাকে তাৰ ওপৰত আমি।
1: সেইটোৰ কাৰণে আপোনাৰ মানে এক্সট্ৰা ষ্টাফ আছে নেকি? যিখিনি আপোনাৰ ৰেগুলাৰলি কাম কৰি আছে
0: থাকিব, আৰু এক্সট্ৰা আছে এইখিনি,
1: সেইখিনি এক্সট্ৰা। আৰু সাধাৰণতে ৰাতি হয়তো কেতিয়াবা হয়তো আপোনালোকৰ এই নিয়মীয়া কৰ্মচাৰীও ৰাতি অভাৰ টাইম হয়তো কৰিব বিচাৰে,
0: অভাৰ টাইম সিহঁতক যি বিচাৰে যায়,
1: সেইটো এটা ভাল কথা, সেইটো মানে চলি থাকে আপোনাৰ নিয়মীয়াকৈ,
0: ধুনীয়াকৈ চলি থাকে, সেইটো ভাল, সেইটো মানে এক্সট্ৰা।
1: ঠিক আছে বাৰু। এতিয়া মানে এনেধৰণৰ আপুনি এটা নিজকে প্ৰতিষ্ঠা কৰিছে আৰু এই ক্ষেত্ৰত আপুনি এটা বঁটাও লাভ কৰিছে, সেইটো বিষয়ে কওকচোন অকণমান আমাৰ শ্ৰোতাসকলক।
0: মোক এইবাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ আমাৰ ABBPA উদ্যোগিক ক্ষেত্ৰত শ্ৰেষ্ঠ মানে এটা বঁটা মোক আগবঢ়াই,
1: উদ্যোগী বঁটা দিছে নহয় জানো,
0: কলেজত।
1: হয় হয়।
0: খুব ভাল লাগিছে,
1: এইটো প্ৰথম লাভ কৰিছে তেনেকুৱা বঁটা,
0: আৰু তাই অসমৰ পৰা পাইছোঁ, এইটো গুৱাহাটীত দিছিলে, কিবাকিবি দি থাকে আৰু দাদা।
1: হয় হয়। আচলতে সেইটো এটা
0: ভাল, এইটো মোৰ কাৰণে কি ভাল জানে, মই এতিয়া আৰু আগবাঢ়ি যাব পাৰোঁ, মনত
1: প্ৰেৰণা এটা পোৱা যায়। হয় হয়। আমাৰ যুৱ প্ৰজন্মক আপুনি কি ক'ব এই ক্ষেত্ৰত, মানে ব্যৱসায় যিবিলাক কৰিবলৈ আগবাঢ়ি
0: আহিব লাগিব, চাকৰি কাৰণে ৰখিব নালাগে, ব্যৱসায় কৰিব লাগে, ব্যৱসায় কৰিলে
1: বহুতে মানে চাকৰিৰ কাৰণে পিছত দৌৰি থাকে, আচলতে
0: নাই ব্যৱসায় কৰিব লাগে মোৰ।
1: আৰু আপোনাৰ যিটো পৰিয়ালৰ ভূমিকা কেনেকুৱা, আপোনাৰ প্ৰথম পাছত সাধাৰণতে মাক দেউতাকৰ এটা সপোন থাকে যে চাকৰি এটা কৰিব, আপোনাক বাধা দিছিল নেকি ব্যৱসায়ৰ ক্ষেত্ৰত?
0: কৈছিলে যে মায়ে কয় চাকৰি চবেই, তেতিয়া আচলতে কি জানে আগতে মানে ব্যৱসায় বুলি ক'লে মানে আৰু সদায় ফ্লপেই হয়,
1: সেইটো তেনেকুৱা থাকে,
0: কিন্তু মাহঁতে ভাবিছিলে কিবা চাকৰি এটা কৰক, কিন্তু এতিয়া বুজি পাইছে যে চাকৰি কৰি লাভ নাই, ব্যৱসায়টো দেখি মাহঁতে খুব ভাল পাইছে আৰু।
1: হয় হয়।
0: মোৰ দেউতা, মোৰ মা, মোৰ দেউতা মোৰ লগত লাগি থাকে, তেতিয়া মোৰ দেউতা খেতি কৰে, এতিয়া দেউতাও মোৰ লগত
1: থাকে থাকে। আপোনাৰ ঘৰত ল'ৰা আপুনি নেকি?
0: মই, মোৰ দাদা, মই আৰু দেউতা, মা, ভণ্টি বিয়া দিলোঁ।
1: আপুনি খুৰাৰ কথা কৈছিলে প্ৰেৰণা বুলি, আৰু আৰু এনেই বেলেগ কোনোবা উদ্যোগীৰ আপোনাৰ তেনেকুৱা
0: বুলিতো ব্যৱসায় এজনেই কৰিছে মোৰ খুৰা, তেনেকুৱা কৰিছে,
1: হয়
0: মানে তেখেতো মানে ভাল ব্যৱসায় কৰি গৈছিলে,
1: তেওঁৰ নামটো
0: পুলিন চন্দ্ৰ বৰুৱা, 1979 তেখেতৰ মানে কোঅপাৰেটিভ দোকান আমাৰ ইয়াত তাতে আছিলে, মই তেখেতৰ লগত চাই চাই তেখেতৰ লগত মই থাকোঁ, এতিয়া পৰা শিকি শিকি।
1: হয় হয়। মানে তেওঁ খুৰাই আপোনাক আচলতে ইনস্পিৰেশ্যন।

0: নহয় জানো, আপুনিতো এতিয়া অলৰেডি ক'লেই যে খেত্ৰীত আপুনি আৰম্ভ কৰিছে নহয়, এখন চলি আছে এতিয়া, আৰু তেজপুৰৰ আৰু বেলেগ ঠাইত আমাৰ আশে পাশে তেনেকুৱা আছে নেকি?
1: তেজপুৰত মই নকৰোঁ,
0: তেজপুৰত নাই, বা বেলেগ ঠাইতো নগাঁও বা এনেকুৱা
1: তেনেকুৱা ভাবিম,
0: কিন্তু সেয়া আপুনি তেনেকে কাৰোবাক দায়িত্ব দিছে নহয় জানো খেত্ৰীত?
1: তাত মেনেজাৰ আছে, মোৰ নিজৰ খুৰীয়া ল'ৰা এজন আছে।
0: এইটো যিটো আপুনি সম্প্ৰসাৰণ কৰিছিলে, আপুনি প্ৰথম বছৰটো সৰুকৈ আৰম্ভ কৰিলে, তেতিয়াও আপোনাৰ তাৰমানে বেংকৰ সহায় অবিহনে আপুনি কৰিব পাৰিলে নহয় জানো?
1: প্ৰথমতে মই বেংকৰ পৰাটো 10,000 টকা লৈছিলোঁ,
0: সেইটো বন্ধন বেংকৰ পৰা লৈছিলে হয়।
1: তাৰপিছত কি কৰে, বন্ধনে 10,000 টকাটো ক্লিয়াৰ হোৱাৰ লগে লগে আকৌ 20,000 দিয়ে,
0: বঢ়াই গৈ থাকে নহয় জানো?
1: তেওঁ মোক ইমান ভাল পায়, তাৰপৰা 1,00,000 দিলে,
0: এই
1: তেনেকে বাঢ়াই বাঢ়াই বাঢ়াই, আৰু পইচাটো দিবলৈও বেয়া নালাগে, সপ্তাহত দিব লাগে, কিন্তু মই সেইটো কিন্তু বহুত বহুত ধন্যবাদ জনাওঁ দেই বন্ধন বেংকক।
0: তেওঁলোকে মানে সেইটো দুগুণ বা তেনেকৈ তিনিগুণ কৰি গৈ থাকে পইচাটো,
1: কৰি গৈ থাকে হয়।
0: এতিয়া হোটেলৰ বাহিৰতো আপোনাৰ তেনেকুৱা বেলেগ ব্যৱসায় নাই আৰু?
1: নাই
0: নাই কৰা। আপোনাৰ যিটো হোটেলৰ সফলতা এতিয়া আপোনাৰ, সেইটো ব্যক্তিগত জীৱনত কি পৰিৱৰ্তন আনিছে বাৰু? কিবা নিজৰ লাইফ ষ্টাইল অলপ সলনি হৈছে নহয় জানো?
1: একেই থাকিব চাওঁ, মই সদায় একেবাৰে ওপৰত যাব বিচাৰোঁ, মই কেচত নবহোঁ, মই ইহঁতৰ লগতে লাগি থাকোঁ,
0: হয় হয়,
1: এইবিলাক মই ভাল নাপাওঁ, মই কেচত বহিয়েই ভাল, মই হিচাপেই মই সেইফালে নাযাওঁ, হিচাপফালে
0: মানে সেইটো ডাঙৰ কথা আচলতে, মানে গ্ৰাহকেও বিচাৰে তেনেধৰণে হয়, আৰু কোনে কি পাইছে নাই পোৱা সেইখিনি তদাৰক কৰি ফুৰে আপুনি। তেজপুৰৰ বাহিৰৰ আপোনাৰ তেনেধৰণৰ গ্ৰাহক আপুনিতো পায়ে প্ৰতিদিনে?
1: তেজপুৰৰ বাহিৰৰ মানে মানে অসমৰ কলিকতা দিল্লী এইবিলাক,
0: তেওঁলোক আহিলে মানে ইয়াতে সোমাই নহয় জানো,
1: অসমীয়া খানা খাব বিচাৰে,
0: হয় হয়,
1: সিহঁতক আমাৰ এইবিলাক খাই খুব ভাল পায়, আৰু কলিকতা আহি থাকে আমাৰ তাত।
0: আৰু এটা কথা মোলৈ আছিল, যিটো এথনিক আমাৰ ফুড ফেষ্টিভেলো হয় কেতিয়াবা, তেনেকুৱা আপোনাৰ হোটেলৰ ফালৰ পৰা কিবা?
1: মই এতিয়া মই নতুনকৈ যাম আৰু তাতে আকৌ মানে ষ্টল বহাবৰ কাৰণে, আমিতো সেই বাহিৰত আমি আছাম মিলিটেই কৰিলোঁ অসমীয়া হেৰি,
0: হয় হয়, অসমীয়া একদম থলুৱাৰ ভিতৰত কি কি আপুনি আপোনালোকে প্ৰস্তুত কৰে?
1: এতিয়া খাৰটো থাকে, এইটো খাৰ থাকিব, তাৰপিছত পচলা থাকে, তাৰপিছত কলডিল থাকে,
0: হয়,
1: মাছৰ টেঙা থাকে, ঔটেঙা দি, এইবিলাক বস্তু, আৰু সেইখিনি ভাল পায় মানুহে, আজিকালি মানুহে মছলা একেবাৰে নাখায়,
0: নাখায় হয়, তাৰমানে আপোনালোকে যিটো ব্যৱহাৰ কৰে মাটন চিকেন যিয়ে হয় তাতো মছলাৰ সীমিত ব্যৱহাৰ কৰে,
1: সীমিত
0: আৰু খুব ভাল কোৱালিটিৰ মছলা,
1: এইবিলাক আমাৰ একদম ভাল কোৱালিটি, আজিকালি বহুত মছলা ওলাইছে, আমি আমি এটাই নিজৰ সেইটো সেইটো
0: মানে খাই পেলাই যাতে মানুহৰ অসুখ নহয় তেনেকুৱা ধৰণৰ হয়। আপোনাৰ যিটো কৰ্মচাৰীসকল আপুনি নিয়োগ কৰিছে, তেওঁলোকৰ মানে দৰমহা ছিষ্টেম নহয় জানো? আৰু হয়তো বিশেষ উৎসৱ পাৰ্বণত কিছু চাগে আপুনি এটা বনাচ হিচাপে দিয়ে,
1: অসুবিধা হ'লে কাৰোবাৰ বেমাৰ হৈছে,
0: তেনেধৰণে তেওঁলোকে মানে কাম কৰি সুখী হয়, সন্ধিয়া সময়খিনি তেওঁলোকে নিজৰ কাৰণে,
1: ৰাতিপুৱা আহিলে 11টা বজাত কিছুমান আহে ৰাতিপুৱা সোনকালে, ছেকেণ্ড শ্বিফ্ট 11টাত আহে, 5:30-6টাত শেষ,
0: সেই সময়খিনি তেওঁলোকে পৰিয়ালক দিব পাৰিলে,
1: পৰিয়াল দিব পাৰিলে, বেংগালোৰ যাবলৈ কি দৰকাৰ, আজিকালি ইয়াত ইমান ধুনীয়াকৈ থাকিব পাৰি ফেমিলিৰ লগত,
0: হয় হয়,
1: মোৰ তাত কিন্তু সেইটো প্ৰব্লেম নাই, কিন্তু ষ্টাফক লৈ পেলাই ধুনীয়াকৈ মই মানুহ পায়েই থাকোঁ, আৰু চব গোটেই শিক্ষিত ল'ৰা ছোৱালী।
0: বৰুৱা, আপোনাৰ কথাখিনি আচলতে আমাৰ যুৱ প্ৰজন্মৰ বাবে এটা প্ৰেৰণাৰ উৎস, আৰু আপুনি নিজকে স্বাৱলম্বী কৰি তুলি গঢ়ি তুলিছে, আৰু আপুনি সুখী অত্যন্ত নহয় জানো স্বাৱলম্বী হয়, গতিকে আমি আশা কৰিম আমাৰ এই অনুষ্ঠান শুনি থকা যুৱক যুৱতীসকলে যি মানে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী, তেওঁলোকে এনেকুৱা ভাবিব নালাগে যে বহুত টকা লাগে ব্যৱসায় কৰিবলৈ, আপুনি এটা উদাহৰণ, আপুনি ক'লে যে আপুনি 10,000 টকাৰ পৰা আৰম্ভ কৰিছে, গতিকে কম টকাৰে তেওঁলোকে এটা কম পৰিসৰত কিবা এটা আৰম্ভ কৰক, তাৰপিছত তেওঁলোকে লাহে লাহে বঢ়াই গৈ থাকক, যেনেধৰণে আপুনি আজি আহি এই পৰ্যায়ত উপনীত হৈছেহি, আৰু আপোনাক শুভকামনা জনাইছোঁ, আপোনাৰ আৰু অধিক উন্নতি হওক, মানুহে আপোনাৰ খাদ্য খাই আৰু ভাল পাওক এনেধৰণৰেই, গতিকে আপুনি আহি ব্যস্ত সময়সূচীৰ মাজতে এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ।
0: ইমানপৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী পৰিচিত ব্যৱসায়ী ঋতুৰাজ বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ শিল্পী মিতালী চৌধুৰীৰ কণ্ঠৰ দুটি অসমীয়া আধুনিক গীত।

শ্ৰোতাই অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9 বজাত News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। লগতে 9:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বিধানসভাৰ আজিৰ দিনটো আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

জিলাতে চিকিৎসা মহাবিদ্যালয় হাসপাতাল স্থাপন কৰা হ'ব। সেই অনুসাৰে ৰাজ্যত বৰ্তমান 14খন চিকিৎসা মহাবিদ্যালয় হাসপাতাল কাৰ্যক্ষম হৈ আছে, লগতে আন 10খন চিকিৎসা মহাবিদ্যালয় হাসপাতাল নিৰ্মীয়মান অৱস্থাত আছে। চলিত বিত্তীয় বৰ্ষৰ বাজেটত আন 4খন চিকিৎসা মহাবিদ্যালয় হাসপাতাল স্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টন দিয়া হৈছে। অতি কম সময়ৰ ভিতৰতে প্ৰস্তাৱিত 4খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি দ্বাদশ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে এই তথ্য সদৰি কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 50 নম্বৰ নিয়মৰ অধীনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সদনত এই তথ্য সদৰি কৰি মন্ত্ৰী সিংহলে কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিককে উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ, কিন্তু অতি শেহতীয়াকৈ মানুহৰ জীৱনশৈলীৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে। ইয়াৰ বাবে স্তৰৰ লোক স্বাস্থ্য সচেতন হবই লাগিব। এই ক্ষেত্ৰত চৰকাৰেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজহুৱা খণ্ডৰ হাস্পাতালসমূহৰ প্ৰতি ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে। সেইবাবে পূৰ্বৰ তুলনাত ৰাজহুৱা খণ্ডৰ হাস্পাতালত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যৰ চৰকাৰী হাস্পাতালসমূহৰ বহিঃ বিভাগত সৰ্বমুঠ 4,32,71,683 গৰাকী ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। সেইদৰে 2025-26 বিত্তীয় বৰ্ষত এই সংখ্যা 4,63,26,984 গৰাকীলৈ বৃদ্ধি পায়। 2025-26 বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ হাস্পাতালৰ আন্তঃবিভাগত ভৰ্তি হৈ সৰ্বমুঠ 12,61,466 ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। একেদৰে 2025-26 বিত্তীয় বৰ্ষত এই সংখ্যা 13,30,520 বৃদ্ধি পায়। লগতে 2024-25 বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ হাস্পাতালত সৰ্বমুঠ 71,635 অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বিপৰীতে 2025-26 বিত্তীয় বৰ্ষত অস্ত্ৰোপচাৰৰ সংখ্যা 98,666 বৃদ্ধি পায়। এই পৰিসংখ্যাই ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ আমূল পৰিৱৰ্তন অহাকে সূচোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বৰ্তমান 1,825 চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন আছে। এই চিকিৎসা মহাবিদ্যালয় হাস্পাতালসমূহৰ 2-3খনত শেহতীয়াকৈ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হৈছে। সেয়ে বৰ্তমান প্ৰতি বছৰে অসমে 900-950 পৰ্যন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক লাভ কৰে। লগতে অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালসমূহত স্নাতকোত্তৰ পাঠ্যক্ৰমত সৰ্বমুঠ 788 আসন আছে। ইয়াৰ বাবে ৰাজ্যত পূৰ্বৰ তুলনাত চিকিৎসকৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ প্ৰতিজন নাগৰিকে যাতে চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত উপস্বাস্থ্য কেন্দ্ৰসমূহতো পৰ্যায়ক্ৰমে চিকিৎসক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে প্ৰথম পৰ্যায়ৰ প্ৰয়োজন সাপেক্ষে ওচৰা ওচৰিকৈ থকা উপস্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰা হ'ব। লগতে আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পাতালতে MRIৰ সেৱা উপলব্ধ হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পূৰ্বতে ৰাজ্যৰ 6খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালতহে MRI সেৱা উপলব্ধ হৈছিল। চলিত বিত্তীয় বৰ্ষত পুনৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ এই সেৱা সম্প্ৰসাৰণ ঘটোৱা হৈছে। বাকী থকা চিকিৎসা মহাবিদ্যালয় হাস্পাতালসমূহলৈও এই সেৱা শীঘ্ৰে সম্প্ৰসাৰণ ঘটোৱা হ'ব। ৰাজ্যৰ পাৰ্বত্য অঞ্চলত স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে এতিয়াৰে পৰা মোবাইল মেডিকেল ইউনিটৰো ব্যৱস্থা কৰা হ'ব। লগতে দেশৰ ভিতৰতে তৃতীয়টো প্ৰটন থেৰাপী যন্ত্ৰ অসমত উপলব্ধ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান মুম্বাই আৰু চেন্নাইতহে প্ৰটন থেৰাপীৰে কৰ্কট ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা আছে। প্ৰায় 550 কোটি টকা ব্যয় সাপেক্ষে দেশৰ ভিতৰতে তৃতীয়টো প্ৰটন থেৰাপী যন্ত্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংস্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলে গুৱাহাটীতে উন্নত চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। ৰাজ্যৰ প্ৰস্তাৱিত 17খন কৰ্কট ৰোগ হাস্পাতালৰ ভিতৰত বৰ্তমান 12খন হাস্পাতালত কৰ্কট ৰোগৰ উপযুক্ত চিকিৎসা আছে। নিৰ্মীয়মান অৱস্থাত থকা আন 5খন হাস্পাতালতো শীঘ্ৰে চিকিৎসা সেৱা উপলব্ধ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিষয়টো সদনত উত্থাপন কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলী অনুসৰি প্ৰতি 1,000 লোকৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে। সেই অনুপাতে অসমত বৰ্তমানো প্ৰায় 6,000 চিকিৎসকৰ প্ৰয়োজন আছে। একেদৰে জনসংখ্যা অনুসৰি সমগ্ৰ ৰাজ্যত 126খন মহকুমা পৰ্যায়ৰ চিকিৎসালয় থাকিব লাগে, কিন্তু অসমত মাত্ৰ 17খন মহকুমা পৰ্যায়ৰ চিকিৎসালয় আছে। সেইদৰে ৰাজ্যত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰো অভাৱ। প্ৰতি 1,000 গৰাকী ৰোগীৰ বিপৰীতে হাস্পাতালত এখন বিছনা থাকিব লাগে, কিন্তু ৰাজ্যৰ
হাসপাতালসমূহত আছে।

সর্বমুঠ 20,235খন বিছনা। সেই অনুসাৰে ৰাজ্যৰ হাস্পাতালসমূহত বৰ্তমান 37,500খন বিছনাৰ প্ৰয়োজন আছে। লগতে হাস্পাতালসমূহত ICU বিছনাৰ পৰা আৰম্ভ কৰি ঔষধ বিভিন্ন যন্ত্ৰপাতিকে ধৰি নাৰ্ছ চিকিৎসাকৰ্মীৰো অভাৱ বুলি বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ ভয়াৱহ প্ৰতিচ্ছবিৰ বিষয়ে একেটা প্ৰসংগতে সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক নুৰুল হুদা, আব্দুৰ ৰহিম আহমেদ আৰু শ্বেৰমান আলী আহমেদেও। স্মৰণযোগ্য যে 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি দ্বাদশ দিনাও পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা চলে। বিশেষকৈ ৰাভা আছম স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰ

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। ৰাজ্যৰ বান পৰিস্থিতি
2: 66.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, আজি হৈছে সোমবাৰ আৰু এয়া সময় হোৱাটছআপ যোগে কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনাৰ। শ্ৰোতাসকল, আজিৰ এই মূৰ্ছনা অনুষ্ঠানটি আপোনালোক

শ্রোতাসকল, অসমৰ তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ জনসাধাৰণে এতিয়া যুঁজিছে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে। হঠাৎ নামি অহা বানে তছনছ কৰিলে জিলাকেইখন। সপোনৰ ঘৰখন, গাঁওখন এতিয়া পলহৰ তলত। বহুতে হেৰুৱালে আপোনজনক। জীৱকুলৰো হৈছে ব্যাপক ক্ষতি। এই দুৰ্যোগৰ সময়ত এই তিনিওখন জিলাৰ জনসাধাৰণৰ কাষত থিয় দিছে সমগ্ৰ অসমে। যোনে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছে, যি অসমৰ একতা আৰু মানৱতাৰ প্ৰতীক। আকাশবাণী তেজপুৰৰ তৰফৰ পৰা এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়া প্ৰতিগৰাকী লোকক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মূৰ্চনা অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ শ্ৰোতাসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। এই দুৰ্যোগৰ সময়ত আমি আছোঁ আপোনালোকৰ লগত।

প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মূৰ্চনালৈ বুলি শুভকামনা জনাই বৰ্তমান বানাক্ৰান্তসকলৰ দুখৰ সমভাগী হৈ অনাতাঁৰ মৰম পৰিয়ালৰ ফালৰ পৰা জুবিন গাৰ্গৰ কেওফালে গুজৰি গুমৰীয়াহে বান গীতটি শুনাবলৈ অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ইতি অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, সোণাৰাম লালুং, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, ৱন্তি টাইট, টুটুমণি নাথ আৰু সন্ধ্যাৰাণী গগৈ ধাদুমীয়া অনাতাঁৰ মৰম পৰিয়াল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমালৈ প্ৰায়ে বাৰ্তা প্ৰেৰণ কৰে, লগতে মূৰ্চনা অনুষ্ঠানটি আপোনালোকে আঁকোৱালি লৈছে। আপোনালোকৰ অনুৰোধটি ৰক্ষা কৰি আগবঢ়াইছোঁ জুবিন গাৰ্গৰ এই গীতটি।

এইবাৰ আগবাঢ়িছো আমাৰ অন্য এগৰাকী শ্ৰোতাৰ বাৰ্তালৈ। তেখেত হৈছে পল্লৱী শইকীয়া, ডেকাৰগাঁও তেজপুৰৰ। তেখেতে আমালৈ বাৰ্তা প্ৰেৰণ কৰি লিখিছে আকাশবাণী তেজপুৰ কেন্দ্ৰ। মূৰ্ছনা অনুষ্ঠানটি মোৰ এটি প্ৰিয় অনুষ্ঠান। অনুগ্ৰহ কৰি ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি শুনাই যেন। ধন্যবাদ জনাইছোঁ আপুনি আমাৰ অনুষ্ঠানটি শুনাৰ বাবে আৰু লগতে আমাৰ এই অনুষ্ঠানটিক আঁকোৱালি লোৱাৰ বাবে। আশা কৰিছোঁ তেজপুৰ কেন্দ্ৰৰ প্ৰতিটো অনুষ্ঠানেই এনেদৰে আপোনালোকে যাতে আঁকোৱালি লয় আৰু আপোনাৰ অনুৰোধৰ গীতটি আমি আগবঢ়াইছোঁ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজেন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মূৰ্চনা অনুষ্ঠানত আমি আগবঢ়াবলৈ লৈছোঁ আমাৰ এগৰাকী শ্ৰোতাই অনুৰোধ কৰা এটি গীত। তেখেতৰ নাম হৈছে হিতেন্দ্ৰ দাস আৰু তেখেতে অনুৰোধ কৰিছে হেল্ল' ব্ৰাদাৰ বোলছবিৰ তেৰী চুনৰীয়া শীৰ্ষক গীতটি। শ্ৰোতাগৰাকীয়ে কোন স্থানৰ পৰা আমালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে সেয়া তেওঁ উল্লেখ নকৰিলে, তথাপিও তেখেতৰ অনুৰোধ আমি ৰক্ষা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে।

শ্রোতাই, মূর্ছনা অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুরৰ পৰা। নমস্কাৰ মূর্ছনা, আকাশবাণী তেজপুরৰ মই নিয়মীয়া শ্রোতা মুন্মি বৰাৰ কোমল কুহি গীতটি শুনিবলৈ অনুরোধ জনালো। নির্মালী দেৱী, পুনাকণ বৰা আৰু নিকুমণি বৰা জামুগুৰি হাতৰ পৰা ধন্যবাদ জনাইছো আমালৈ বার্তা প্রেরণ কৰাৰ বাবে। আৰু আপোনালোকে অনুরোধ জনোৱা মুন্মি বৰাৰ কোমল কুহি গীতটি আগবঢ়াইছোঁ।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, মূৰ্চনা অনুষ্ঠানত এইবাৰ আমাৰ এগৰাকী শ্ৰোতাই অনুৰোধ কৰা গীতটি আগবঢ়াবলৈ লৈছোঁ। তেখেতে লিখিছে, প্ৰীতি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মূৰ্চনা, আমি কৃষ্ণা কটেজৰ চুনা চুনা গীতটি শুনিবলৈ বিচাৰিছোঁ। অনুৰোধকাৰী হৈছে ঢেকিয়াজুলিৰ 2 নং ৱাৰ্ডৰ সমুজ্জ্বল শইকীয়া আৰু ৰেখা শইকীয়া। ধন্যবাদ জনাইছোঁ আমালৈ আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছে আৰু এনেদৰে আগলৈ যাতে আপোনালোকে বাৰ্তা প্ৰেৰণ কৰি থাকে নিজৰ অনুৰোধৰ গীতটি শুনাৰ বাবে।

শ্ৰোতাসকল, আজিলৈ যিহেতু সময় হৈ আহিছে সেয়েহে মূৰ্ছনা অনুষ্ঠানটি ইমানতেই সামৰিব লাগিব। আপোনালোকে আমালৈ হোৱাটছআপ যোগে নিজৰ অনুৰোধৰ গীতৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 6026343244। নাম্বাৰটি পুনৰ কৈ দিছোঁ, 6026343244। অহা বৃহস্পতিবাৰে নিশা 9:30 পুনৰ মূৰ্ছনাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ৰূপলী বৰা শইকীয়াই মূৰ্ছনা অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।

শ্রোতাসকল, অনুষ্ঠানত এইবাৰ শুনক কাৰৱা বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠত হম তো হে ৰাহি দিলকে শীৰ্ষক গীতটি।

0: কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ হৰি ৰামা হৰে কৃষ্ণা বোলছবিৰ

0: অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: দিৱানা লেকৰ আয়া হে শীৰ্ষক গীতটি এইবাৰ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত। বোলছবি হৈছে মেৰে জীৱন সাথী আৰু শিল্পী হৈছে কিশোৰ কুমাৰ।